নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 4 দিন, 1948 শকাব্দৰ 31 শাওন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 22 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱাশীষ ৰাজকুমাৰ, পৰিণীতা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন, বিজয় দাস আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা, ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

বন্দনা শুনিলে। আজিৰ ভক্তিমূলক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে মীনা চৌধুৰীৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, নাৰায়ণ কলিতাৰ কণ্ঠত লোকগীত, বিনীতা ভূঞা আৰু সংগীসকলৰ কণ্ঠত চিয়াগীত, ফৈজুদ্দিন আহমেদৰ কণ্ঠত জিকিৰ আৰু শেষত ভজন শুনিলে মিতালী বৰগাকুটিৰ কণ্ঠত।

প্ৰথমে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে সন্ধিয়া 7:20ৰ যুৱ কৰ্মশালা অনুষ্ঠানত শুনিবলৈ পাব শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা। সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট চৰুদ বাদক তৰুণ চন্দ্ৰ কলিতা আৰু বিশিষ্ট কণ্ঠশিল্পী প্ৰজ্ঞান বৰুৱা। আঁত ধৰিব মৰমী দেৱীয়ে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10ত শ্ৰী শ্ৰীৰ অৰ্ঘৰাত সংগীতৰ সম্ৰাট শীৰ্ষক অসমীয়া কথিকা যুগুতাই আগবঢ়াব শতাব্দী শৰ্মাই। বিয়লি 5:10ৰ পৰা প্ৰচাৰ হ'বলগীয়া যুৱবাণী অনুষ্ঠানৰ লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, তন্ময়ী গোস্বামীৰ কণ্ঠৰ আধুনিক গীত আৰু মোৰ অনুভৱৰ গীত। পুৱা 6:15ত শৰৎ চেতিয়াৰ কণ্ঠত ভজন, 6:20 আৰু নিশা 8:15ত জয়ন্তী ৰয়ৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40ত আধুনিক গীতৰ অনুষ্ঠান, 7:50ত নিয়োগ বাতৰি, 9:15ত চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাত গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পী জয়ন্ত হাজৰিকা, মিতালী চৌধুৰী, কুল বৰুৱা, কণিকা ভট্টাচাৰ্য, নমিতা গোস্বামী আৰু অপূৰ্ব বেজবৰুৱা। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, এক অৰ অনেক গুঞ্জন, প্ৰাদেশিক সংগীত নজৰানা।

বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আজিজুল ইছলামৰ বাঁহীবাদন ৰাগ শ্ৰী।

এইবাৰিয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ সবিশেষ, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব জুৰি তালুকদাৰ আৰু ডক্টৰ পিংকী বৰ্মনে। আঁতৰিব ভাস্কৰজ্যোতি আচাৰ্যই। আজি শুনিবলৈ পাব দ্বিতীয় খণ্ড, লগতে আছে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি, এই বিষয়ে হেমন্ত নাথৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ শিখামণি দত্তৰ। দিনৰ 11:30 কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যুগুতোৱা বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ ত্ৰয়োদশ খণ্ড, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 10:30 ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

হৰত চেতিয়াৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো জয়ন্তী ৰয়ৰ কণ্ঠত দুটি লোকগীত।

0: জয়ন্তীৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে এয়া কিনাৰা ছবিখনৰ এটি গীত লতা মংগেশকাৰ আৰু ভূপেন্দ্ৰৰ কণ্ঠত। গীতৰ কথা গুলজাৰৰ, সংগীত পৰিচালনা ৰাহুল দেৱ বৰ্মনৰ।
1: দূৰ হোতে হোতে ৱো আৱাজ ডুব গই, সুননে কে লিয়ে সিৰ্ফ য়াদে ৰহ গই, চন্দন চলা গয়া আৰু ইতনি দূৰ চলা গয়া কে আৰতি কে লিয়ে ৱো ফাছলে তয় কৰনা নামুমকিন হো গয়া। মুড়কে জব ভি দেখা চন্দন কা চেহৰা নজৰ নহীঁ আয়া। গুঞ্জতে হুৱে মাজি সে সিৰ্ফ ইতনা হি সুনাই দিয়া, নাম গুম যায়েগা, চেহৰা য়ে বদল যায়েগা, মেৰি আৱাজ হি পহচান হে গর

কিনারা ছবিখনত সেয়া আছিল লতা মঙ্গেশকৰ আৰু ভূপিন্দৰ। মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আশা ভোসলে, কিশোৰ কুমাৰ আৰু সংগীসকলৰ কণ্ঠত। পৰিচয় ছবিখনৰ এটি গীত, গীতটি লিখিছে গুলজাৰে, সংগীতৰে সজাইছে ৰাহুল দেৱ বৰ্মনে।

শ্রোতাসকলে পুরনি হিন্দী ছবির গীতর অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো লুটেৰে ছবিখনৰ এটি গীত, লতা মঙ্গেশকাৰ আৰু মনহাৰ উদাসৰ কণ্ঠত। গীতৰ কথা মনোজ কুমাৰ, সংগীত পৰিচালনা আনন্দ মিলিন্দৰ।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো বন্স ছবিখনৰ এটি গীত, লতা মংগেশকাৰ আৰু এছ পি বালাসুব্ৰমণিয়মৰ কণ্ঠত। গীতৰ কথা সমীৰ, সংগীত পৰিচালনা আনন্দ মিলিন্দৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ মঞ্চত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সংস্কাৰৰ ক্ষেত্ৰত এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰিছে। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিকছৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত কালি জয়পুৰ ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা মাহৰ 5 তাৰিখে 48 গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। দীনদয়াল অন্ত্যোদয়া যোজনা, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান ডে NRLMৰ অধীনত উদ্যোগীকৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। আৰু দুৰান্ত ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সংস্কাৰ বাধ্যতামূলক নহয়, বৰং ই চৰকাৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাহে, যি প্ৰতিশ্ৰুতিয়ে জনসাধাৰণ বিকাশ আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধ হৈ ইয়াৰ নীতি নিৰ্ধাৰণ কৰে। নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ মঞ্চত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে সংস্কাৰৰ ক্ষেত্ৰত এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰিছে, যাৰ জৰিয়তে প্ৰশাসনৰ সকলো পৰ্যায়তে সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কৰা সংস্কাৰে দেশৰ ভৱিষ্যতৰ নিৰাপত্তা সুনিশ্চিত কৰিব।
2: হমনে ৰিফৰ্মছ কো লেকৰ এক ক্লিয়াৰ ৰোডমেপ বনাযা। ইছ ৰোডমেপ কি প্ৰমুখ দিশা ৰহী হে গভৰ্নেন্স লেভেল কে ৰিফৰ্মছ হো। ইছকে লিয়ে আজ 21ৱী সদী কে ভাৰত মে হম সিৰ্ফ ৰেগুলেশ্যন নহীঁ বদল ৰহে, হম ৰেগুলেশ্যন কি পুৰি ফিলোসফি বদল ৰহে।
1: প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আঙুলিয়াই দিয়ে যে তেওঁৰ চৰকাৰে কেৱল নীতি নিয়ম সলনি কৰাই নহয়, বৰং ইয়াৰ আঁৰৰ সম্পূৰ্ণ ভাৱনাকে সলনি কৰা হৈছে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষৰ তথ্য অনুসৰি ভাৰত পৃথিৱীৰ সবাতোকৈ দ্ৰুত গতিত বৃদ্ধি হোৱা অৰ্থব্যৱস্থাৰ দেশসমূহৰ অন্যতম এখন ৰূপে পৰিগণিত হোৱাৰ পথত গৈ আছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যতৰ মন্ত্ৰ উল্লেখ কৰি কয় যে পৃথিৱীৰ সকলো দেশৰে ভৱিষ্যৎ আন এখন দেশৰ সৈতে জড়িত হৈ আছে। স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসী সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বিকাশৰ ক্ষেত্ৰত 7টা প্ৰধান ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ভিতৰত নিৰ্মাণ খণ্ড, কৃষি আৰু খাদ্য প্ৰসংস্কৰণ, প্ৰযুক্তি আৰু উদ্ভাৱন, সেউজ শক্তি আৰু নীলা অৰ্থব্যৱস্থাক অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে বিগত 12 বৰ্ষত দেশৰ প্ৰায় 25 কোটি লোক দাৰিদ্ৰতাৰ পৰা মুক্ত হৈছে।
2: रिसोर्सेज का वेपनाइजेशन हो रहा, अविश्वास का वातावरण विश्व के लिए अनेक नई चुनौतियां लेकर के आ रहा, लेकिन ऐसे समय में भी दुनिया भारत को ग्रोथ और होप के ब्राइट स्पॉट के रूप में देख रही है। भारत ने पिछले 10-12 साल में अपनी 25 करोड़ आबादी को गरीबी से बाहर निकाला है।
1: তেওঁ ডিজিটেল ক্ষেত্ৰখনত ভাৰতৰ প্ৰগতি আৰু 5G দ্ৰুত বিস্তাৰৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে দেশৰ 50 লাখতকৈও অধিক পৰিয়াল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোগান আঁচনিৰ জৰিয়তে উপকৃত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে PM KUSUM আঁচনিৰ জৰিয়তে কৃষকসকল বিজুলী বিলৰ পৰা ৰেহাই পাইছে। তেওঁ কয় যে চৰকাৰে যুৱক যুৱতী, মহিলা, কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন সহজ আৰু সুন্দৰ কৰি তুলিবলৈ অহৰ্নিশে কাম কৰি আহিছে। তেওঁ লগতে কয় যে ভাৰতৰ প্ৰগতিয়ে বিশ্বৰ স্থিৰতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিকছৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকত কালি জয়পুৰ ঘোষণা পত্ৰ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। এই ঘোষণা পত্ৰই ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পৰ্যটন সহযোগিতা শক্তিশালী কৰাৰ পৰিকাঠামো প্ৰদান কৰে। ঘোষণা

পৰ্যটনত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, বহনক্ষম পৰ্যটন পদ্ধতি, দক্ষতা বিকাশ আৰু নিৰৱচ্ছিন্ন ভ্ৰমণৰ সুবিধাকে ধৰি সহযোগিতাৰ মূল ক্ষেত্ৰসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ৰাজস্থানৰ জয়পুৰত কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত তেওঁ ভাষণ দি কয় যে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ দিশে যাত্ৰাত পৰ্যটনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ইয়াৰ দ্বাৰা প্ৰধান নগৰ কেন্দ্ৰসমূহৰ বাহিৰেও চহৰ, গাঁও আৰু দুৰ্গম অঞ্চললৈ অৰ্থনৈতিক বিকাশ সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এই খণ্ডই হোটেল আৰু হোমষ্টে, টেক্সি অপাৰেটৰ, পৰ্যটক গাইড, শিপিনী, কৃষক, উদ্যোগী আৰু লাখ লাখ পৰিয়ালৰ বাবে সুযোগ সৃষ্টি কৰে। তেওঁ আৰ্থিকভাৱে সমৃদ্ধিশালী পৰিৱেশৰ প্ৰতি দায়বদ্ধ, প্ৰযুক্তিগতভাৱে সক্ষম আৰু সাংস্কৃতিকভাৱে প্ৰামাণিক পৰ্যটন পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ সন্দৰ্ভত আলোকপাত কৰে। জয়পুৰ ঘোষণাপত্ৰই চাৰিটা মূল অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃত্ৰিম বুদ্ধিমত্তা আৰু পৰ্যটন, বহন ক্ষমতা আৰু দায়িত্বশীল পৰ্যটন, পৰ্যটন দক্ষতা আৰু সামৰ্থ্য বিকাশ আৰু পৰ্যটন বিনিময় আৰু নিৰৱচ্ছিন্ন ভ্ৰমণৰ সুবিধা। এই ঘোষণাপত্ৰই পৰ্যটন খণ্ডক ৰূপান্তৰিত কৰাৰ বাবে দায়িত্বশীল, নিৰাপদ আৰু মানৱকেন্দ্ৰিক কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ সম্ভাৱনাক স্বীকৃতি দিয়ে। ই পৰ্যটন পৰিকল্পনা, গন্তব্যস্থান ব্যৱস্থাপনা, দৰ্শনাৰ্থী সেৱা, বহুভাষিক যোগাযোগ আৰু ভ্ৰমণৰ সুবিধাৰ দৰে ক্ষেত্ৰত সহযোগিতাক সমৰ্থন কৰে। এই বৈঠকত ব্ৰিক্সৰ 9খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত ব্ৰাজিলৰ পৰ্যটন মন্ত্ৰী গুষ্টাভো কোষ্টা ফেলিচিয়ানো, ইৰাণৰ সাংস্কৃতিক ঐতিহ্য, পৰ্যটন আৰু হস্তশিল্প মন্ত্ৰী ৰেজা ছালেহি আমেৰি, দক্ষিণ আফ্ৰিকাৰ পৰ্যটন মন্ত্ৰী পেট্ৰিচিয়া ডিলিল আৰু ইউএইৰ অৰ্থনীতি আৰু পৰ্যটন মন্ত্ৰী আব্দুল্লা বিন ধোক আলমাৰী উপস্থিত আছিল। চীন, ইথিঅপিয়া, ইণ্ডোনেছিয়া আৰু ৰাছিয়াৰ প্ৰতিনিধি দলৰ মুৰববীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। ব্ৰিক্সৰ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে বৈঠকত গ্ৰহণ কৰা জয়পুৰ ঘোষণাপত্ৰই ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ যৌথ কৌশল আৰু সহযোগিতা শক্তিশালী কৰিব আৰু পৰ্যটনৰ ক্ষেত্ৰত নতুন সুযোগ মুকলি কৰিব। তেওঁ পৰ্যটন খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ অধিক ফলপ্ৰসূ ব্যৱহাৰৰ বাবে আহান জনায়। তেওঁ দায়িত্বশীল পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে এই খণ্ডত দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশেখাৱতে কয় যে বিগত দশকত ভাৰত ভ্ৰমণলৈ অহা পৰ্যটকৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে এই পদক্ষেপসমূহৰ দ্বাৰা জয়পুৰেও যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনা আছে। এই বৈঠকৰ জৰিয়তে ভাৰতে পৰ্যটন সহযোগিতা অধিক আগুৱাই নিয়াৰ বাবে ব্ৰাজিল, ইৰাণ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা মাহৰ 5 তাৰিখে 48গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব। শিক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ 3টা পৰ্যায়ৰ বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে এই শিক্ষকসকলক নিৰ্বাচিত কৰিছে। নিৰ্বাচিত 48গৰাকী বিদ্যালয় শিক্ষক দেশৰ 27খন ৰাজ্য, 7টা কেন্দ্ৰশাসিত অঞ্চল আৰু 6টা সংগঠনৰ। এই শিক্ষকসকলৰ ভিতৰত 26গৰাকী পুৰুষ শিক্ষক আৰু 22গৰাকী মহিলা শিক্ষয়িত্ৰী আছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে যোগ্য শিক্ষকৰ পৰা অনলাইন স্ব মনোনয়ন দাখিলৰ বাবে চলিত বৰ্ষৰ 15 জুনৰ পৰা 20 জুলাইলৈ শিক্ষা মন্ত্ৰালয়ৰ পৰ্টেল নেশ্যনেল এৱাৰ্ডছ টু টিচাৰ্ছ ডট এডুকেশ্যন ডট জিঅ'ভি ডট ইন খুলি দিয়া হৈছিল। দূৰদৰ্শন আৰু স্বয়ংপ্ৰভা চেনেলযোগে এই বঁটা প্ৰদান অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান ডে এন আৰ এল এমৰ অধীনত কালিৰে পৰা চলিত বৰ্ষৰ 21 নৱেম্বৰলৈ কেন্দ্ৰীয় চৰকাৰে আৰু 3 মাহৰ বাবে ঔদ্যোগিকৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে কয় যে এই অভিযানে মহিলাৰ ঔদ্যোগিকৰণ শক্তিশালী কৰিব আৰু 6 কোটি লাখপতি বাইদেউ সৃষ্টিৰ লক্ষ্যত অৰিহণা যোগাব। ইয়াৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত ঔদ্যোগিকৰণৰ প্ৰসাৰ, উদ্যোগৰ প্ৰচাৰ, ডিজিটেল আৰু ই কমাৰ্চ ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উৎপাদনক গোটক শক্তিশালী কৰা আদি দিশত গুৰুত্ব আৰোপ কৰা হ'ব। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে এই অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক ঔদ্যোগিকৰণ আৰু জীৱিকাৰ প্ৰশিক্ষণ, আত্মসহায়ক গোটৰ মহিলাৰ পৰিয়ালৰ 5 লাখ কিশোৰীৰ তথ্যকোষ সৃষ্টি কৰা, 50,000 উদ্যোগৰ বাবে আনুষ্ঠানিক স্বীকৃতি, 2 লাখ সদস্যৰ দ্বাৰা উৎপাদক গোট আৰু 20 লাখ মহিলাৰ মাজত কৃষি পৰিৱেশ বিজ্ঞানৰ পদ্ধতিৰ তথ্যকোষ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহনবাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰৰ সহায়ত
4-3 গলৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমিফাইনেলত

0: এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ কাপ জয় কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ মঞ্চত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সংস্কাৰৰ ক্ষেত্ৰত এটা স্পষ্ট ৰূপৰেখা তৈয়াৰ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অহা মাহৰ 5 তাৰিখে 48 গৰাকী বিদ্যালয়ৰ শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত।

সেয়া আছিল তৰালী শৰ্মা। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীত, সংগীত পৰিচালনা ৰমেন চৌধুৰীৰ।

বীরেন্দ্রনাথ দত্তর কণ্ঠৰ গীতটি শুনিলে। শ্রোতাসকলে আধুনি গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ এয়া মুকুল তালুকদাৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীতৰ কথাসুৰ কুলেন্দ্ৰ মোহন তামুলীৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ .gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কানন গো শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 399টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। লগতে প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero চাব পাৰে। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। ৱেবছাইটটো পুনৰবাৰ কৈছো, www.aai.aero। অসম লোকসেৱা আয়োগে 137টা ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ। লগতে 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বনচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডেৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। ৱেবছাইটটো পুনৰবাৰ কৈছো, এনিমেল হাজবেণ্ডেৰী .assam.gov.in। নিয়োগ বাতৰি ইমানেই।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 চামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 নৰ্থ ইষ্ট।

0: উচিন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিদ্যালয়, বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। দিছপুৰৰ জনতা ভৱনত কালি ONGCL, নতুন দিল্লীৰ গ্ৰুপ জেনেৰেল মেনেজাৰ নীৰজ কুমাৰ বনছল আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব পৰাগ কুমাৰ কাকতিয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তি অনুসৰি ONGCয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়কে ধৰি বান ক্ষতিগ্ৰস্ত প্ৰায় 650খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণ আৰু পুনৰ উদ্ধাৰৰ বাবে অসম চৰকাৰলৈ 20 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াব। ONGCৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত পুঁজি মুকলি হোৱাৰ 7 মাহৰ ভিতৰত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। 2026-27 বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বৰ্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ কালি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনা আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ'ব। এনে শিশুসকলক চিনাক্ত কৰাৰ বাবে ৰাজ্যজুৰি 20 আগষ্টৰ পৰা 2862গৰাকী বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীয়ে জৰীপ আৰম্ভ কৰিছে। 23 ছেপ্টেম্বৰলৈ এই জৰীপ চলিব। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ মনোৰঞ্জন দত্তই যুৱ পদাৰ্থ বিজ্ঞানীৰ বাবে নিৰ্বাচিত হৈছে। ইণ্ডিয়ান ফিজিকেল ছচাইটিৰ 41 সংখ্যক যুৱ পদাৰ্থ বিজ্ঞানী সন্মিলনত প্ৰদান কৰিবলগীয়া সন্মানীয় YPC 2026 পদাৰ্থ বিজ্ঞানী বঁটাৰ চূড়ান্ত পৰ্যায়ৰ বাবে সমগ্ৰ দেশৰ পৰা বাছনিকৃত 16গৰাকী বিজ্ঞানীৰ ভিতৰত ডঃ দত্তই স্থান লাভ কৰিছে। এই সন্মিলন অহা 10 আৰু 11 ছেপ্টেম্বৰত কলকাতাত অনুষ্ঠিত হ'ব। সন্মিলনত গৱেষণা পত্ৰ উপস্থাপনৰ পাছত বিচাৰক মণ্ডলীয়ে 3গৰাকী শ্ৰেষ্ঠ যুৱ পদাৰ্থ বিজ্ঞানী নিৰ্বাচন কৰিব আৰু তেওঁলোকক YPC 2026 বঁটা প্ৰদান কৰা হ'ব। তেওঁলোকৰ গৱেষণা পত্ৰসমূহ ইণ্ডিয়ান ফিজিকেল ছচাইটিৰ গৱেষণা পত্ৰিকা দ্য ফিজিক্স টিচাৰ প্ৰকাশ পাব। অসম সাঁতোৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাঁতোৰ সন্থাৰ সহযোগত প্ৰথম বাৰ্ষিক সমীৰণ বৰদলৈ স্মাৰক সাঁতোৰ প্ৰতিযোগিতা অহা 29 আগষ্টত অনুষ্ঠিত হ'ব। ডিব্ৰুগড় খনিকৰৰ বহুমুখী ক্ৰীড়া প্ৰকল্পত দুদিনীয়াকৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। যোৰহাট ছুইমিং ছচাইটিৰ প্ৰতিষ্ঠাপক তথা অসম সাঁতোৰ সন্থাৰ বোকাখাত অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত সমীৰণ বৰদলৈয়ে সাঁতোৰবিদসকলৰ সামগ্ৰিক বিকাশ তথা প্ৰতিখন জিলাতে সাঁতোৰ সংগঠক হিচাপে বহু কাম কৰি গৈছিল। প্ৰয়াত বৰদলৈৰ আদৰ্শৰে উত্তৰ পূৰ্বাঞ্চলত সাঁতোৰৰ প্ৰসাৰৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত বিভিন্ন শাখাত কেইবাটাও ব্যক্তিগত সাঁতোৰ ইভেণ্ট অনুষ্ঠিত হ'ব। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ ছুপাৰ স্পেচিয়েলিটি ভৱনত কালি পেচেণ্ট এৱেৰনেছ এণ্ড ট্ৰিটমেণ্ট ইনিচিয়েচন ডে অনুষ্ঠিত হয়। চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ স্থাপন কৰা চেণ্টাৰ অব এক্সিলেন্স ফৰ ৰেয়াৰ ডিজিজৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে উত্তৰ পূবৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰল ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসা আৰু ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে। জিলাখনৰ মাৰুৱাপট্টি পূজাঘাটত চলোৱা অভিযানত আৰক্ষীয়ে ৰিণ্টু ৰায় নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ লগতে আন 4জন লোকক কৰায়ত্ত কৰে। এই লোককেইজনৰ পৰা আৰক্ষীয়ে এখন বিলাসী বাহন আৰু 2জন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। ইপিনে চাবুৱাত স্থানীয় ৰাইজে কেইবাটাও নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীক মাৰধৰ কৰি আৰক্ষীক চমজাই দিছে। জিলাখনৰ টেঙাখাত আৰক্ষীয়ে চলোৱা আন এটা অভিযানত নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ সৈতে জড়িত আন 2টা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই কালি জনতা ভৱনত ভাৰতীয় মছলা পৰিষদৰ সচিব এম এছ মণিবন্দন আৰু উত্তৰ পূব ভাৰতৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত অসমৰ মছলাজাতীয় শস্য খণ্ডক অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমা।

ইদ্ৰিছ আলীৰ কথা আৰু দুৰ্গাময়ী বৰাৰ কণ্ঠৰ এই গীতটিৰে সামৰা হ'ল আজিৰ আধুনিক গীতৰ অনুষ্ঠান।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয়ক্ষতি আৰু পুনৰ সংস্থাপনৰ বিষয়ে প্ৰকাশ, শেহতীয়া বানত ক্ষতিগ্ৰস্ত

বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে অ' এন জে চি এল আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। অসম হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন আৰু আপষ্ট্ৰীম পৰিস্থিতিতন্ত্ৰ বিকাশ নীতি 2026 কাৰ্যকৰী। প্ৰায় তিনি বছৰৰ মূৰত পুনৰ ইম্ফল ডিমাপুৰ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বাছ সেৱা আৰম্ভ আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল কাইলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি শেহতীয়া বানত ৰাজ্যখনত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ আৰু পুনৰ সংস্থাপন সন্দৰ্ভত অৱগত কৰে। কৰ্তব্য ভৱনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানপীড়িত অঞ্চলসমূহৰ পৰিস্থিতি আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ চলি থকা জৰীপ আৰু মূল্যায়নৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথাও ব্যক্ত কৰে। এই সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সমস্যাসমূহৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মনোযোগ আৰু সংবেদনশীলতাৰে শুনাৰ লগতে এই কঠিন সময়ত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যৰ স্বাৰ্থ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিক সহযোগিতা ৰাজ্য চৰকাৰৰ শক্তি আৰু আস্থাৰ গুৰুত্বপূৰ্ণ আধাৰ। তেওঁ কয় যে বানপীড়িত প্ৰতিটো পৰিয়ালক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। ডঃ শৰ্মাই এই ক্ষেত্ৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ইতিবাচক সঁহাৰি আৰু আশ্বাসৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ৰাজ্যৰ শেহতীয়া বান ক্ষতিগ্ৰস্ত বিদ্যালয় বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পুনৰ উদ্ধাৰ আৰু পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। দিছপুৰৰ জনতা ভৱনত কালি অ' এন জি চি এল, নতুন দিল্লীৰ গ্ৰুপ জেনেৰেল মেনেজাৰ নীৰজ কুমাৰ বনশাল আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব পৰাগ কুমাৰ কাকতিয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তি অনুসৰি অ' এন জি চিয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়কে ধৰি বান ক্ষতিগ্ৰস্ত প্ৰায় 650খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণ আৰু পুনৰ উদ্ধাৰৰ বাবে অসম চৰকাৰলৈ 20 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াব। অ' এন জি চিৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত পুঁজি মুকলি হোৱাৰ 7 মাহৰ ভিতৰত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। অসম হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন আৰু আপষ্ট্ৰীম পৰিস্থিতিতন্ত্ৰ বিকাশ নীতি 2026 কালিৰে পৰা কাৰ্যকৰী হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই পদক্ষেপৰ শলাগ লৈ কয় যে ভাৰতৰ শক্তি সুৰক্ষা শক্তিশালী কৰা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিখণ্ডত আত্মনিৰ্ভৰশীল ভাৰত দৃষ্টিভংগীক আগুৱাই নিয়াৰ দিশত এয়া হৈছে উল্লেখযোগ্য পদক্ষেপ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই নীতিক আদৰণি জনাই কয় যে এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ দিশত দ্ৰুত গতিত আগবঢ়াই লৈ যোৱাৰ লগতে অসমৰ হাইড্ৰকাৰ্বনৰ সম্ভাৱনীয়তা মুকলি কৰাত সহায় কৰিব। ভাৰতৰ পেট্ৰলিয়াম উদ্যোগৰ বাটকটীয়া অসম সম্প্ৰতি দেশৰ শক্তিযাত্ৰাক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত ভূমিকা পালনৰ বাবে সাজু বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাত প্ৰকাশ কৰে। শ্ৰীপুৰীয়ে এই পদক্ষেপক নেতৃত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই নীতিয়ে বিনিয়োগ আকৰ্ষণৰ লগতে ৰাজ্যত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন ত্বৰান্বিত কৰিব। মেঘালয়ৰ ৰাজধানী শ্বিলঙত যোৱা বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাক লৈ অসম আৰু মেঘালয়ত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয়। কালি দিছপুৰত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত শ্ৰীবৰাই কয় যে শ্বিলঙত প্ৰতিবাদৰ নামত অসমৰ যান বাহনৰ ওপৰত চলোৱা আক্ৰমণ অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ত আলোচনা কৰিছে আৰু পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে দুয়োখন চৰকাৰে সহযোগিতাৰে কাম কৰাৰ সিদ্ধান্ত লৈছে বুলি শ্ৰীবৰাই উল্লেখ কৰে।
তেওঁ কয় যে সম্প্ৰতি মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ লোকৰ সবিশেষ তথ্য সংগ্ৰহ কৰা হৈছে আৰু তেওঁলোক যাতে সুৰক্ষিত হৈ থাকে এই বিষয়ত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী শ্যাংবল ভালংধৰৰ সৈতে আলোচনা কৰা

0: হৈছে।
1: অসমৰ যান বাহনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণে বহু লোকে আঘাতো পাইছে, শিশুও আঘাত পাইছে। নিতান্ত অত্যন্ত দুৰ্ভাগ্যজনক। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বিষয়টো লৈ গভীৰভাৱে উদ্বিগ্ন, আমিও উদ্বিগ্ন। মাননী এচ ধৰক আমাৰ সৈতে যোগাযোগ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল, কনষ্টেণ্ট টাচত এতিয়া আছো।
0: এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পিগুৱে কয় যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব। ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনাআৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ'ব। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠানটি। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰাজ্যৰ চিত্ৰকলাৰ আধুনিক ধাৰাটোৰ অন্যতম বাটকটীয়া চৰকাৰী চাৰু কাৰুকলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক নৰেন্দ্ৰ নাথ দাসৰ যোৱা 20 আগষ্টত মৃত্যু হয়। তেওঁৰ সৃষ্টিত মানুহৰ চিন্তন আৱেগৰ শিল্পময় প্ৰকাশৰ লগতে বাৰিষাৰ সৌন্দৰ্য, গ্ৰাম্য জীৱনৰ ছবি আৰু শ্ৰমজীৱী মানুহৰ সংগ্ৰাম প্ৰতিভাত হৈছে। শিক্ষক হিচাপে তৰুণ প্ৰজন্মক কেৱল তুলিকা বুলোৱাৰ কৌশলেই নহয়, কলাৰ দাৰ্শনিক আৰু চিন্তাশীল দিশটোৰ সৈতেও তেওঁ চিনাকি কৰাই দিছিল। তেওঁৰ শিল্পকৰ্মই মুম্বাইৰ জাহাংগীৰ আৰ্ট গেলেৰী, কলকাতাৰ বিৰলা আৰ্ট একাডেমী, গুৱাহাটীৰ ৰাজ্যিক কলা বিথিকাৰ লগতে লণ্ডন, কানাডা, হলেণ্ড আৰু বিশ্বৰ বহু সংগ্ৰহালয় আৰু বিথিকাত স্থান লাভ কৰিছে। 2025 বৰ্ষত ৰাজ্য চৰকাৰে এইগৰাকী শিল্পীক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰিছিল। তেওঁৰ মৃত্যুত ৰাজ্যৰ কলা সংস্কৃতিৰ শোকৰ ছাঁ পৰে। ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথমে ছেমি ফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজত অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসমৰ শিৰোনাম, দ্বিতীয় দিনাও অৱৰোধ, প্ৰতিবাদত উত্তাল জোৰাবাদ। অসমীয়া খবৰৰ শিৰোনাম, নুমোৱা নাই মেঘালয় অসমৰ সংঘাতৰ জুই। আমাৰ অসম কাকতৰ শিৰোনাম, যোৰাবাটত অৱৰোধ, মেঘালয় পৰ্যটক শূন্য। কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি দেশত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মাত্ৰ 8.25% নিজৰ যোগ্যতাৰ সৈতে সামঞ্জস্য থকা পদত সংস্থাপন পাবলৈ সক্ষম হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে তথ্য সহকাৰে প্ৰধান বাতৰিত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি শেহতীয়া বানত ৰাজ্যখনত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰা বাতৰিটো দি আছাম ট্ৰিবিউন, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ বানত উদ্ধাৰ কৰা 53 বছৰীয়া হাতী জয়মতীক উন্নত চিকিৎসাৰ বাবে গুজৰাটৰ ৱানতাৰালৈ বিমানেৰে লৈ যোৱা বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। 2025 বৰ্ষত চলোৱা জৰীপ অনুসৰি ৰাজ্যৰ প্ৰায় 4,52,000 শিক্ষাৰ্থীয়ে আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।

ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতি আৰু পুনৰ সংস্থাপনৰ বিষয়ে প্ৰকাশ। শেহতীয়া বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণত সহায় আগবঢ়োৱাৰ বাবে 26 কাৰ্যকৰী। প্ৰায় 3 বছৰৰ মূৰত পুনৰ ইম্ফল, ডিমাপুৰ, গুৱাহাটী আন্তঃৰাজ্যিক যাত্ৰীবাহী বাছ সেৱা আৰম্ভ। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰু আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰম্ভ কৰিছো ৰূপালী ঢৌ। প্ৰথমে শুনাবলৈ লৈছো জীৱন পাতৰ লগৰী ছবিখনৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো আলবেলা খানমৰ কণ্ঠৰীতি গীত মন্তাজ ছবিখনৰ পৰা। গীতৰ কথা গৌতম শৰ্মাৰ, সংগীত পৰিচালনা পলাশ গগৈৰ।

শ্রোতাসকলে রূপালী ধোঁৱা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো এমএম ক্ৰিমৰ সংগীত আৰু নিদা ফাজিলৰ গীতৰ কথাৰে সজোৱা এটি গীত, মহালক্ষ্মীৰ কণ্ঠত ছবি সুৰ।

ৰূপালীটো অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আনন্দ বক্সেৰ গীতৰ কথা আৰু এ আৰ ৰহমানৰ সংগীতেৰে সজোৱা আলকা য়াগনিক আৰু উদিত নাৰায়ণৰ কণ্ঠত তাল ছবিখনৰ এই গীতটি

ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছো জেতুকা পাতৰ দৰে ছবিখনৰ এটি গীত চয়নিকা ভূঞাৰ কণ্ঠত, সংগীত পলাশ গগৈৰ।

চয়নিকা ভূঞাৰ কণ্ঠৰ এই গীতটিৰ সামৰা হ'ল ৰূপালী অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। সময় হ'ল আমাৰ প্ৰথম

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া ডিউটি ৰুমত আছে নাছিফা আলী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোঁহাই, হৰমোহন বৰ্মন আৰু পম্পা চন্দ, ট্ৰান্সমিটাৰত আছে মিতুল গগৈ, বিজিৎ শৰ্মা আৰু ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীত। প্ৰথমে শুনাবলৈ লৈছো জয়ন্ত হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতৰ কথা ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ, সুৰ জে পি দাসৰ।

এয়া আছিল জয়ন্ত হাজৰিকা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কেশৱ দত্তৰ কথাৰে সজোৱা এটি গীত, মিতালী চৌধুৰী শইকীয়াৰ কণ্ঠত, প্ৰযোজনা জে পি দাসৰ।

মিতালী চৌধুৰী শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে গীতি মালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো প্ৰভাত চৌধুৰীয়ে লিখা এটি গীত, কুলবৰুৱাৰ কণ্ঠত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

গীতিমালিকাৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰতি গীত। গীতৰ কথা প্ৰফুল্ল পাঠকৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

শ্ৰোতাসকলে গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো নমিতা গোস্বামী আৰু অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ এটি গীত। গীতটি লিখিছে প্ৰবীণ লহকৰে, প্ৰযোজনা কৰিছে অনুপম চৌধুৰীয়ে।

0: কিবা কবা।
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

সংগীত ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

বিবিধ ভারতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান, মই সেইবিলাক নাজানো। মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা, কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।
2: কি

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন এয়াৰ মোবাইল এপত। প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছোঁ মই ৰুমি দাস, আৰু এতিয়াৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিবেক শৰ্মা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন। এতিয়া আগবঢ়াইছোঁ যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সকলোকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠিৰ আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছো মই, ডেইজি গগৈ।

হেম বৰুৱাই কৈছিল, পৃথিৱীৰ সবাতোকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সবাতোকৈ টান কাম হৈছে নিজকে সংশোধন কৰা।

প্ৰিয় শ্ৰোতা, পুনতেই জানোচোনা হওক আজিৰ অনুষ্ঠান সূচী। আজি খন্তেক পাছতেই অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। বিয়লি 6:10 নিবেদন কৰা হ'ব শতাব্দী শৰ্মাৰ এটি কথিকা।

প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ লৈছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:10 আগবঢ়োৱা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। ক্ৰমে 6:10 আৰু 6:30 শুনিবলৈ পাব গীতেৰে কথাৰে অনুষ্ঠানটি। সন্ধিয়া 7:20 আগবঢ়োৱা হ'ব বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ থলীতে বাণীবদ্ধ কৰা বাৰীৰসনীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰৰে। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনৰ আৰম্ভণিতে শুনাবলৈ লৈছো মিছন চাইনা ছবিখনৰ পৰা এই দুটি গীত।

শ্ৰোতাসকলে মিছন চাইনাৰ পৰা এই গীতটোটি শুনিলে। মনোৰঞ্জনত পুনৰ শুনাবলৈ লৈছো জুবিন গাৰ্গৰ আন দুটি গীত।

শ্ৰোতাসকলে কাঞ্চনজংঘা ছবিখনৰ পৰা এই দুটি গীত শুনিলে। প্ৰিয়শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ৰত্নাকৰ ছবিখনৰ পৰা আন দুটি গীত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট

নির্দিষ্ট চক্রত স্থাবৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে sonitpur.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কানানগাঁও শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনাৰী অফিচাৰ অৰ ব্লক ভেটেৰিনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেৰিনাৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকাও হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ। লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: minister also held a meeting to review security arrangements along the country's eastern borders with a special focus on strengthening security at the Siliguri corridor, also called the Chicken's Neck. Senior officials of West Bengal and Central Security Forces were present in the meeting. The discussions focused on strengthening border surveillance, improving coordination among Central Security Forces, intelligence agencies and the state police and administration, and preparing a framework for a proposed triangular security grid. The BJP will run a month-long nationwide Seva Sankalp Abhiyan to mark Prime Minister Narendra Modi's birthday, with a focus on highlighting his commitment to public service and encouraging people, particularly the youth, to undertake acts of service. Briefing media in New Delhi today, BJP National General Secretary Vinod Tavre said the campaign will also mark 25 years of Mr. Modi taking oath as the Chief Minister of Gujarat on October 7, 2001. The party also passed a resolution today regarding the honour and protection of the historical legacy of Vande Mataram. In a social media post, BJP President Nitin Naveen said the party strongly condemned and unequivocally opposed to the Congress Working Committee's decision to sing only the first two stanzas of Vande Mataram in the party programmes. The government has imposed restrictions on the manufacturing, sale and distribution of all fixed-dose combinations or FDCs containing chlorpheniramine maleate and phenylephrine hydrochloride for children below 4 years of age. The Health Ministry has mandated a clear warning on these medicines, stating that they shall not be used for children below 4 years of age. Manufacturers have been directed to prominently display the warning on the label, package insert and promotional literature associated with these formulations. The government said the use of such combinations may pose risks to children below 4 years of age and safer alternatives are available. The Supreme Court has settled more than 400 cases on the first day of a three-day special Lok Adalat being held as part of the Samadhan Samaro initiative. The cases include matrimonial and property disputes, motor accident claims, land acquisition and compensation matters, tax disputes and service and labour cases pending before the top court. The Supreme Court said the initiative reflects its continued efforts to promote mediation and other consensual methods of dispute resolution as an important part of the justice delivery system. The special Lok Adalat, which began yesterday, will continue till tomorrow. A report in American media says that in Pakistan, 15 years after the assassination of Shahbaz Bhatti, first Catholic federal minister for minorities and a prominent champion of religious freedom, minority communities including Christians, Hindus and Ahmadis continue to face discrimination and attacks on places of worship across the country. According to the report, the abuses also include abductions, forced conversions and child marriages alongside the misuse of the country's blasphemy laws. Shahbaz Bhatti was assassinated in Islamabad on March 2, 2011 for his vocal opposition to Pakistan's blasphemy laws. In Odisha, the flood situation is showing signs of improvement, but large pockets of north and coastal Odisha remain inundated, with about 14 lakh people affected across several districts. Heavy rain is continuing in several districts in Madhya Pradesh due to the monsoon trough, cyclonic circulation and a low pressure area. And with that, we end this news bulletin.
1: বাতৰি পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো শতাব্দী শৰ্মাৰ কথিকা সৃষ্টিৰ ৰসখৰাত সংগীতৰ সম্ৰাট।
2: সৃষ্টিৰ ৰসখৰাত সংগীতৰ সম্ৰাট জনদৰদী শিল্পী খগেন মহন্তদেৱ সংগীত জগতৰ এক উজ্জ্বল ভোটাতৰা। থলুৱা গীতপদৰ স্বকীয়তা নষ্ট নকৰাকৈ লোকসংগীতৰ ভেটিতে বহু কালজয়ী গীত ৰচনা কৰা আৰু বিহুৰে জগতজিনা খগেন মহন্তদেৱক বিহু সম্ৰাট বুলিও কোৱা হয়। লোকগীতৰ সম্ৰাট খগেন মহন্তদেৱৰ সাংগীতিক জীৱন আৰম্ভ হৈছিল স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতেই নগাঁও জিলাত জন্মগ্ৰহণ কৰা মহন্তদেৱ আছিল আকাশবাণীৰ নিয়মীয়া শিল্পী। 1976 চনৰ পিছত তেখেতে আকাশবাণীত কম্পজাৰৰ চাকৰিত যোগদান কৰে আৰু বিভিন্ন শিল্পীক গীত মাত শিকাবলৈ লয়। পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ ডেপুটি ডাইৰেক্টৰ হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। ইয়াৰ উপৰি আকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালক্ষ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল। অসমীয়া লোকসংগীতৰ এজন মহান সাধক খগেন মহন্ত ডাঙৰীয়াই নিজৰ মোহনীয় কণ্ঠৰে সকলোকে আমোদ দিছিল। অসমৰ সাংস্কৃতিক প্ৰাণস্পন্দনক তেওঁ জীয়াই ৰাখিছিল। তেখেতৰ কালজয়ী গীতসমূহত নিহিত হৈ আছে প্ৰেম, প্ৰকৃতি, সমাজ আৰু জাতীয় জীৱনৰ চানিক। তেওঁৰ কালজয়ী গীতসমূহৰ ভিতৰত অন্যতম এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ শীৰ্ষক গীতটি, য'ত প্ৰেম আৰু প্ৰকৃতিৰ এক মধুৰ অনুভূতিৰ প্ৰকাশ হৈছে। কেশৱ মহন্তদেৱৰ দ্বাৰা ৰচিত আৰু খগেন মহন্তদেৱৰ কণ্ঠৰ যাদুৰে সোণত সুৱগাচৰা এই গীতটি স্বৰ্গীয় প্ৰেমৰ এক উজ্জ্বল প্ৰকাশ। অন্য এটি গীত সোমলাৰ জীয়েকক চাওঁ বুলি সোমালো সোণাপুৰত কিহবাৰ জুইত, নিহিত হৈ আছে অতীতৰ স্মৃতি, পৰিৱৰ্তন আৰু বিচ্ছেদৰ কথা। এজন ককাদেউতাসম বয়োজ্যেষ্ঠ মানুহে বহু বছৰৰ পিছত তেওঁৰ পুৰণি চিনাকি ঠাই সোণাপুৰলৈ আহিছে। তেওঁ পুৰণি আপোনগৰাকী তথা প্ৰেমিকা সোমলাৰ জীয়েকক চাবলৈ। একালৰ পাকৈত শিপিনী সোমলাৰ তাঁতৰ শালখন উঁয়ে খাই নষ্ট কৰিলে, ঘৰখনৰো আগৰ গৰিমা হেৰাল। ঘৰখন বৰ্তমান সময়ত দেখিলে অনুধাৱন কৰিব নোৱাৰি যে তাত এসময়ত এগৰাকী দক্ষ শিপিনীও আছিল। গীতৰ মাজভাগত এটি কলি ওপৰেই উৰিলে ৰূপৰ উৰাজাহাজ, শুনিলো ৰিঙিয়াই সোধা ককাদেউতা উভতি যোৱা, নিহিত হৈ আছে শূন্যতা আৰু পৰিৱৰ্তনৰ এক আভাস। ৰূপৰ উৰাজাহাজ শব্দটোৱে আধুনিকতাৰ স্পৰ্শক বুজাইছে, য'ত ককাদেউতাক সোঁৱৰাই দিছে যে অতীতৰ আপোন ছবিখন ইয়াত নাই। যিটো আশাৰে তেওঁ এই ঘৰখনলৈ আহিছিল সেই আশা ভংগ হোৱাৰ পিছত তেওঁ অহাবাটেই উভতি যাবলৈ পৰিস্থিতিয়ে যেন বাধ্য কৰাইছিল, শূন্যতাই তাকেই যেন উমান দিছে। জীৱনৰ বেলি লহিওৱাৰ সময়ত তেওঁ এনে দুৰ্দশাগ্ৰস্ত সোণাপুৰৰ সোমলাৰ ঘৰখনৰ অৱস্থা দেখি শোকবিহ্বল হৈ পৰিছে। ককাদেউতাই সোমলাৰ জীয়েকৰ ৰুৰুৱাই জ্বলি থকা চিতাখন দেখি আশ্চৰ্যচকিত হৈ উঠিছে। তেওঁ যাক চাবলৈ আশা কৰি আহিছিল তেওঁৰ অস্তিত্ব এই পৃথিৱীত নাই। গোটেই গীতটিত এটি কৰুণ সুৰ বাজি উঠিছে। খগেন মহন্তদেৱৰ অন্য এটি জনপ্ৰিয় গীত কাউৰী পৰে, যাৰ যোগেদি প্ৰতিফলিত হৈছে এজন দূৰণিত চাকৰিৰ সংক্ৰান্তত থকা পিয়নৰ মৰ্মবেদনা। পিয়নজনে হাজাৰজনৰ মৰম স্নেহৰ বোজা পিঠিত কঢ়িয়াই ইমূৰৰ পৰা সিমূৰলৈ লৈ ফুৰে, কিন্তু তেওঁ নিজেই পৰিয়ালৰ পৰা আঁতৰত থাকে। অসমীয়া সমাজত এটা প্ৰবাদ আছে যে ঘৰৰ ওচৰত বা গছত কাউৰীয়ে বহি মাতিলে আপোনজনৰ খবৰ আহে। ঠিক তেনেদৰে পিয়নজনৰো আগলি কলাপাতত কাউৰী পৰা দেখিলেই তেওঁৰ পৰিবাৰ জেউতি আৰু কণমানি পুত্ৰলৈ মনত পৰে। কণমানি পুত্ৰৰ থুনুক থানাক মাথাৰ তেওঁৰ যেন কাণত বাজি উঠে। পিয়নজনৰ অন্তৰৰ অবুজ বেদনা এই গীতটিৰ যোগেদি স্পষ্ট হৈ পৰিছে। তদুপৰি তেওঁৰ বিহুগীতসমূহত কেঁচামাটিৰ গোন্ধ পোৱা যায়। তেওঁৰ প্ৰতিটো বিহুগীতত লোক সংস্কৃতিৰ আভাস পোৱা যায়। খগেন মহন্তদেৱে তেওঁৰ পত্নী অৰ্চনা মহন্তৰ সৈতে যুটীয়াভাৱে বহু বিহুগীত ৰেকৰ্ডিং কৰিছিল। তেখেতে এককভাৱে গোৱা বিহুগীতসমূহ হ'ল ধনচিৰি পাৰে হৈ, কেলৈ ফুলিলি ও নাজি তৰা, কপৌফুল ফুলিলে আঘোণৰ পথাৰত, নগা চাঙে চাঙে আদি। খগেন মহন্তদেৱৰ গীতসমূহ কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰঞ্চ এইসমূহ অসমীয়া কৃষ্টিৰ পৰিচয়দাতা। তেওঁৰ সংগীতৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে মাটিৰ সুবাস, গ্ৰাম্য জীৱনৰ সৰল চিত্ৰণ আৰু অসমৰ ভিন্ন জনগোষ্ঠীৰ সুৰৰ সংমিশ্ৰণ। তেওঁৰ গীতত অসমৰ কৃষক, শিপিনী আৰু শ্ৰমজীৱী মানুহৰ জীৱনশৈলী নিখুঁতকৈ উপস্থাপন কৰা হৈছে। কঠীয়া বোলালো, এবেলা হালে বাওঁ আদি গীতত অসমীয়া

0: পথাৰৰ ধূলি বালি আৰু খেতিয়কৰ সপোনবোৰ জিলিকি উঠিছে। আয়ে বৈ দিয়া শীৰ্ষ গীতটিৰ যোগেদি অসমীয়া নাৰীৰ বয়ন শিল্প আৰু চেনেহৰ বিহুৱান পৰম্পৰাক তেওঁ জীয়াই তুলিছে। খগেন মহন্তদেৱেই অসমৰ চুকে কোণে ভিন্ন জনজাতীয় সুৰসমূহ বুটলি আনি মূলসুঁতিৰ সংগীতৰ সৈতে চিনাকি কৰাই দিছিল। তেওঁৰ বিখ্যাত গীত নগা চাঙে চাঙে বা মিচিং কাৰ্বি লোকসুৰৰ প্ৰভাৱ থকা গীতসমূহে অসমীয়া সমাজলৈ সংহতি আৰু সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছিল। তেওঁ অতি জটিল শব্দ ব্যৱহাৰ নকৰি সাধাৰণ গাঁৱলীয়া ভাষা আৰু উপভাষাক মান্যতা প্ৰদান কৰি গীতৰ মাজলৈ আনিছিল। ইয়াৰ ফলত গানবোৰ পণ্ডিত সমাজৰ পৰা আৰম্ভ কৰি একেবাৰে সাধাৰণ খেতিয়কলৈকে সকলোৰে বাবে সমানেই সহজবোধ্য আৰু আপোন আছিল। এইখিনিতে খগেন মহন্তৰ শিশু উপযোগী গীতৰ বিষয়ে উল্লেখ নকৰিলে নিশ্চয় আধৰুৱা হৈ ৰব। জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হোৱা মা আমি শদিয়ালৈ যামেই, বাঁহৰ মূৰা, বগৰীৰ কুৰা, ঔ তুলতুল, ঔ বুলবুল আদি জনপ্ৰিয় শিশুগীতবোৰ আজিও ৰাইজৰ মুখে মুখে। খগেন মহন্তদেৱে সৰু সৰু মানুহৰ সুখ দুখ জীৱন যন্ত্ৰণাকো শ্ৰোতাৰ আগত দাঙি ধৰিছিল। তেনেধৰণৰ অন্য গীতসমূহ হ'ল পাৰৰ পাখিত গাঁঠি দিলো, আমাৰ মন পথাৰৰ লহপহীয়া বাওধানবোৰ, বৰষুণৰ বতৰত মইনা নুঠে মটৰত ইত্যাদি। তেওঁ অসমৰ গাঁৱে ভূঁয়ে গৈ সহজ সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতলৈ চেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰাত গুৰুত্ব প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এই মোৰ শেষ গান শীৰ্ষক গীতটো খগেন মহন্তদেৱেই সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল। অসমীয়া লোকসংগীতৰ এগৰাকী কিংবদন্তী শিল্পী হিচাপে তেওঁ সুমধুৰ কণ্ঠ আজিও অসমৰ সাংস্কৃতিক জীৱনৰ সৈতে সাঙুৰ খাই আছে। তেওঁৰ কালজয়ী লোকগীতসমূহৰ জৰিয়তে অসমীয়া সমাজৰ মূল সত্তা, ঐতিহ্য আৰু প্ৰাণস্পন্দন অতি সুন্দৰকৈ ফুটি উঠিছিল। তেওঁ আছিল অসমীয়া লোকসংগীতৰ এজন অমৰ আৰু অসাধাৰণ সাধক। ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাসকলে শতাব্দী শৰ্মাৰ কথিকাটি শুনিলে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

প্ৰয়োশ্ৰোতা, এইখিনিতে পুনৰবাৰ জনাবলৈ লৈছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 আগবঢ়োৱা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান, শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55, বিয়লি 6:10 আৰু 6:30 আগবঢ়োৱা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি। সন্ধিয়া 7:20 নিবেদন কৰা হ'ব।

বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ থলীতে পানীবদ্ধ কৰা বায়ুৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰৰে আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱপাণী।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.1

0: পঢ়িম।
1: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
2: ও মোৰ প্ৰিয় জ্ঞানজন, মই গাওঁ তোমাৰ গান।
3: প্ৰতিপুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

ৰিকৰ্ডিং গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, 19 আগষ্টৰ শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ মেঘালয় আৰু অসম চৰকাৰৰ বৈঠক, ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস, ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ দেশৰ শীৰ্ষ 20টা আদৰ্শ ৰক্তকেন্দ্ৰৰ ভিতৰত স্থান লাভ, IVFৰ জৰিয়তে অসমৰ থলুৱা প্ৰজাতিৰ লক্ষ্মী গৰুৰ প্ৰথমটো পোৱালি জন্ম, আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল FC মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীত।

0: সৰিতা শৰ্মা আৰু মোৰ সৈতে আছে ডলি দেৱী। এতিয়া বিতং বাতৰি। অসম আৰু মেঘালয় চৰকাৰৰ মাজত আজি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ বৈঠক অনুষ্ঠিত হয়। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বৈঠকৰ গুৰি ধৰে। 3 ঘণ্টাজোৰা এই বৈঠকত উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। মেঘালয় চৰকাৰে যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে আৰু ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিছে। অসম আৰু মেঘালয়ৰ শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত আজি গুৱাহাটীৰ কইনাধাৰাত অনুষ্ঠিত আলোচনাৰ অন্তত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰে এই বিষয়ে প্ৰকাশ কৰে। ইতিমধ্যে মেঘালয় চৰকাৰে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকক ৰাজহুৱা শৃংখলা বৰ্তাই ৰখা আইনৰ অধীনত আটক কৰিছে বুলি জানিব পৰা গৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 জন দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15খন এজাহাৰ ৰুজু কৰা হৈছে। শ্বিলঙৰ এই হিংসাম্মক ঘটনাৰ তদন্তকল্পে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770খন বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে।
1: মেঘালয় চৰকাৰে চৰকাৰৰ হৈ আজি ডেপুটি চিফ মিনিষ্টাৰে ৰিগ্ৰেট কৰিছে। মেঘালয় চৰকাৰে 2026 চনৰ 19 আগষ্টত শ্বিলঙত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। মেঘালয় চৰকাৰে অৱগত কৰে যে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইণ্টেনেঞ্চ অব পাব্লিক অৰ্ডাৰ এক্ট প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় চৰকাৰে জনায় যে 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে 15খন FIR পঞ্জীয়ন কৰা হৈছে। 3 দুষ্কৃতিকাৰী চিনাক্তকৰণ ঘটনাৰ সৈতে জড়িত 5জন মুগ্ধকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰা হৈছে আৰু বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা ঘটনাৰ সৈতে তেওঁলোক জড়িত আছিল।
0: বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত মেঘালয়ৰ মুখ্য সচিব ডঃ শাকিল পি আহমেদ আৰু অসমৰ মুখ্য সচিব ৰবি কোটাও উপস্থিত থাকে। ইপিনে শ্বিলঙত যোৱা বুধবাৰে অসমৰ গাড়ীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক লৈ আজি তৃতীয় দিনাও অসমৰ চালকসকলে যোৰাবাটত প্ৰতিবাদ অব্যাহত ৰাখে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ইয়াৰ ফলত মেঘালয়লৈ অহা যোৱা কৰা ব্যক্তিগত আৰু বাণিজ্যিক বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস হৈছে। 2021 চনত 1,33,234 গোচৰ ৰুজু হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুলাইত মাত্ৰ 25,014 গোচৰ ৰুজু হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰে যে তদন্ত হবলৈ বাকী থকা গোচৰৰ সংখ্যাও 93% হ্ৰাস হৈছে। 2020 চনত এনে গোচৰ 1,54,280 নথিভুক্ত হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জুলাইত 10,136 এনে গোচৰ থকাৰ তথ্য প্ৰকাশিত হৈছে। এজাহাৰৰ পৰা অভিযোগনামা দাখিললৈকে সমগ্ৰ ব্যৱস্থাত 2.5 গুণ প্ৰগতি হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেওঁ কয় যে ৰাজ্যৰ ন্যায় ব্যৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিছে। অসম আৰক্ষীৰ ভূমিকাৰ শলাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধৰ বিৰুদ্ধে চৰকাৰৰ এই যুঁজ অব্যাহত থাকিব। ৰেলৱে আৰক্ষীয়ে নিউ বঙাইগাঁও ৰেল ষ্টেচনত অভিযান চলাই 42 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰিছে। এই সংক্ৰান্তত এজন লোকক আটক কৰা হৈছে। নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ এটা ডবাত চলোৱা অভিযানত এই ভাংখিনি উদ্ধাৰ কৰা হয়। প্ৰাৰম্ভিক তদন্ত অনুসৰি ভাংখিনি ত্ৰিপুৰাৰ আগৰতলাৰ পৰা বেংগালুৰুলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত অন্য অপৰাধীসকলক কৰায়ত্ত কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি বিৰল ৰোগ চিকিৎসাৰ উৎকৰ্ষ কেন্দ্ৰ উদ্বোধন কৰা হয়। এই অত্যাধুনিক কেন্দ্ৰৰ জৰিয়তে বিৰল ৰোগত আক্ৰান্ত সকলো ৰোগীক উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হ'ব। বিৰল ৰোগৰ চিকিৎসা ব্যয়বহুল আৰু দীঘলীয়া হোৱাৰ বাবে এই কেন্দ্ৰৰ অধীনত যোগ্য বিবেচিত ৰোগীয়ে 50 লাখ টকালৈকে বিনামূলীয়া ঔষধ লাভ কৰিব। কেন্দ্ৰটোত ইতিমধ্যে 15গৰাকী ৰোগীৰ চিকিৎসা আৰম্ভ হৈছে আৰু কালি বহুকেইগৰাকী ৰোগীক ছমাহৰ বাবে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে মহাবিদ্যালয়খনত জেনেটিক ক্লিনিক আৰু বিশেষ জেনেটিক পৰীক্ষাগাৰ স্থাপনৰ কামো চলি আছে। তেওঁ কয় যে উন্নত চিকিৎসা, জেনেটিক পৰামৰ্শ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধাৰে

0: শক্তিশালী কৰাৰ লগতে লখিমীৰ সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিব। দেশৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় ৰাজ্যত চলি আছে। লোকপিয়লক লৈ আপোনাৰ মনতো নিশ্চয় বহু প্ৰশ্ন অথবা সংশয় আছে। এই প্ৰক্ৰিয়াত শুদ্ধ তথ্য প্ৰদানেৰে জনসংখ্যাৰ তালিকাত কিদৰে নিজৰ নাম সন্নিৱিষ্ট কৰিব, এনে সকলো প্ৰশ্নৰ সমাধান বিচাৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 প্ৰচাৰ কৰিব লোকপিয়ল 2027 শীৰ্ষক দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ লোকপিয়ল পৰিচালনাৰ সঞ্চালক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগু অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ওদালগুৰি জিলাতো প্ৰথম পৰ্যায়ৰ লোকপিয়ল অব্যাহত আছে। গণনাকাৰী আৰু পৰ্যবেক্ষকসকলে ঘৰে ঘৰে গৈ গণনাৰ কাম চলাই যোৱাৰ লগতে লোকপিয়লৰ দায়িত্বত থকা বিষয়াসকলেও প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ লগতে গণনাৰ সময়ত দেখা দিয়া বিভিন্ন ধৰণৰ সমস্যাক খৰতকীয়াকৈ সমাধান কৰাত আগভাগ লৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাত লোকপিয়লৰ গৃহ তালিকাভুক্ত কাৰ্যত যাতে কোনো ঘৰ বাদ নপৰে তাৰ বাবে জিলা প্ৰশাসনে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। জনসাধাৰণে 9954853411 নম্বৰত ফোন কৰি কোনো এলেকাত যদি বৰ্তমানলৈকে গণনাকাৰী বিষয়া উপস্থিত হোৱা নাই অথবা কোনো ঘৰ বাদ পৰি গলে এই বিষয়ে জিলা প্ৰশাসনক অৱগত কৰিব পাৰিব বুলি জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰাফিউল আলম আহমেদে প্ৰকাশ কৰিছে। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 5 বজাত আৰম্ভ হ'ব। মোহন বাগানে বৃহস্পতিবাৰে শ্বিলঙত হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাইব্ৰেকাৰৰ সহায়ত 4-3 গলৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফ চি দিল্লীক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ কাপ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ কাপ জয় কৰিছে। 19 বছৰ অনূৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ চতুৰ্থখন খেলত হোজাই জিলা ক্ৰীড়া সন্থাই বোকাখাত জিলা ক্ৰীড়া সন্থাক 4টা উইকেটত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। দলটোৰ দিব্যাংগ কুমাৰে 36 আৰু বিৰাট নটনদেৱে 10টা ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনত হোজাই জিলা ক্ৰীড়া সন্থাৰ অনুৰাগ দাসে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেটি পুনৰ এবাৰ। 19 আগষ্টৰ শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ অসম আৰু মেঘালয় চৰকাৰৰ বৈঠক। ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস। ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দেশৰ শীৰ্ষ 20টা আদৰ্শ ৰক্তকেন্দ্ৰৰ ভিতৰত স্থান লাভ। IVFৰ জৰিয়তে অসমৰ থলুৱা প্ৰজাতিৰ লখিমী গৰুৰ প্ৰথমটো পোৱালী জন্ম। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চি মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी समाचार के साथ मैं विशाल शर्मा। गृह मंत्री अमित शाह ने आज एक बैठक कर देश की पूर्वी सीमाओं पर सुरक्षा व्यवस्था की समीक्षा की। इसमें सिलीगुड़ी कॉरिडोर चिकन नेक की सुरक्षा मजबूत करने पर विशेष ध्यान दिया गया। श्री शाह ने पश्चिम बंगाल के दौरे के तीसरे और अंतिम दिन सिलीगुड़ी के पास सुखना में राज्य सरकार और केंद्रीय सुरक्षा बलों के वरिष्ठ अधिकारियों के साथ बैठक की। बैठक में सीमा निगरानी मजबूत करने, केंद्रीय सुरक्षा बलों, खुफिया एजेंसियों और राज्य पुलिस तथा प्रशासन के बीच बेहतर समन्वय पर बल दिया गया। प्रस्तावित त्रिकोणीय सुरक्षा ग्रिड की रूपरेखा तैयार करने पर चर्चा हुई। गृहमंत्री ने सुकना में वरिष्ठ गोरखा नेताओं के साथ भी बैठक की। दार्जिलिंग के लोकसभा सांसद राजू बिस्ता ने कहा कि बैठक सफल रही और सभी गोरखा नेताओं ने अपने मुद्दे रखे। बैठक के बाद गृहमंत्री ने घोषणा की कि मुद्दों के समाधान के लिए एक उच्च स्तरीय समिति का गठन किया जाएगा। सरकार ने 4 वर्ष से कम उम्र के बच्चों के लिए क्लोरफेनिरामाइन मेलेट और फिनाइलेफ्रिन हाइड्रोक्लोराइड वाले सभी फिक्स डोज कॉम्बिनेशन के निर्माण, बिक्री और वितरण पर प्रतिबंध लगा दिया है। सरकार ने कहा है कि ऐसी दवाओं के इस्तेमाल से 4 वर्ष से कम आयु के बच्चों को जोखिम हो सकता है इनके सुरक्षित विकल्प भी

0: জনসাধাৰণ চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। তেওঁ কয় যে ইয়াৰ ফলত নিয়োগ সৃষ্টিৰ প্ৰক্ৰিয়াটো প্ৰভাৱ পৰিছিল। চৰকাৰৰ শাসনৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পি এল আই আঁচনিৰ বিষয়ে প্ৰকাশ কৰে। এই আঁচনিৰ সফলতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে 2,50,000 কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈছে। 22,00,000 কোটি টকাৰ উৎপাদন আৰু বিক্ৰী হোৱাৰ লগতে 15,00,000 কোটি টকাৰ ৰপ্তানি আৰু 14,00,000তকৈও অধিক নিয়োগ সৃষ্টি হৈছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে।
1: जहां पहले प्रोडक्शन बढ़ाने पर पनिशमेंट मिलता था, वहीं आज हमारी सरकार प्रोडक्शन बढ़ाने पर इंसेंटिव दे रही है। पीएलआई स्कीम की सक्सेस दुनिया देख रही है। सिर्फ इस एक योजना की वजह से करीब 2,50,000 करोड़ रुपए का एक्चुअल इन्वेस्टमेंट हुआ है। 22,00,000 करोड़ रुपए से ज्यादा का प्रोडक्शन और सेल्स हुई है। 15,00,000 करोड़ रुपए से ज्यादा का एक्सपोर्ट हुआ है और 14,00,000 से ज्यादा डायरेक्ट और इनडायरेक्ट जॉब बनी है।
0: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি চিকেন স্নেক খ্যাত শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। শ্ৰীশ্বাহে দাৰ্জিলিঙৰ সুকনাত পশ্চিমবংগৰ প্ৰশাসন আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই বৈঠকত মিলিত হয়। সীমান্তত নিয়োগ কৰা সশস্ত্ৰ সীমাবল আৰু সীমা সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। সীমান্তৰ নিৰীক্ষণ শক্তিশালীকৰণৰ লগতে কেন্দ্ৰীয় সুৰক্ষা বাহিনী, চোৰাংচোৱা সংস্থা, ৰাজ্যিক আৰক্ষী আৰু প্ৰশাসনৰ সমন্বয় বৃদ্ধি আৰু প্ৰস্তাৱিত ট্ৰায়েংগুলাৰ ছিকিউৰিটি গ্ৰিডৰ গাঁথনিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিলিগুৰি নেপাল, ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী হোৱাৰ হেতু এই বৈঠকে বিশেষ গুৰুত্ব বহন কৰিছে। উল্লেখযোগ্য যে এই ঠেক শিলিগুৰি কৰিডৰে হৈছে দেশৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ স্থলভাগেৰে সংযোগ সাধনৰ একমাত্ৰ পথ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দাৰ্জিলিঙৰ সুকনাত গোৰ্খা নেতাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, মুখ্য সচিব মনোজ আগৰৱাল, পাৰ্বত্য পৰিক্ৰমা ৰাজ্যমন্ত্ৰী বিশাল লামা, লোকসভাৰ সাংসদ ৰাজু বিষ্ট, ৰাজ্যসভাৰ সাংসদ হৰ্ষবৰ্ধন শৃংলা, 5 গৰাকী গোৰ্খা বিধায়ক, মধ্যস্থতাকাৰী পংকজ সিং, চোৰাংচোৱা সংস্থাৰ সঞ্চালক মহেশ দীক্ষিত, গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিমল গুৰুং, গোৰ্খা নেতা মান ঘিসিং আৰু কেইবাগৰাকীও গোৰ্খা নেতাই অংশগ্ৰহণ কৰে। এই বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দাৰ্জিলিঙৰ লোকসভাৰ সাংসদ ৰাজু বিষ্টে বৈঠকখন ফলপ্ৰসূ আছিল বুলি মন্তব্য কৰি গোৰ্খা নেতাসকলে এই বৈঠকত নিজৰ সমস্যাসমূহ উত্থাপন কৰে বুলি উল্লেখ কৰে। নেতাসকলৰ মতামত শুনাৰ পাছত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বৈঠকত আলোচনা হোৱা বিষয়সমূহ নিজৰ মন্তব্য আগবঢ়োৱাৰ লগতে সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দাবীসমূহৰ সমাধানৰ বাবে মধ্যস্থতাকাৰী হিচাপে থকা বি এছ এফৰ প্ৰাক্তন সঞ্চালক পংকজ সিঙৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ'ব বুলি ঘোষণা কৰে। গোৰ্খা জনমুক্তি মৰ্চাৰ সম্পাদক ৰোশন গিৰিয়ে এই বৈঠকখন সন্তোষজনক আছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। হৰ্ষবৰ্ধন শৃংলাই দাৰ্জিলিং, তেৰাই আৰু দুৱাৰ্ছ অঞ্চলৰ সমস্যা সাংবিধানিক গাঁথনিৰ ভিতৰত সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়ালৈ যাব। মন্ত্ৰীগৰাকীয়ে ভাৰত ৰাছিয়া বাণিজ্য, অৰ্থনীতি, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃ চৰকাৰী আয়োগৰ 27 সংখ্যক অধিৱেশনত সহ অধ্যক্ষতা কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰভক সাক্ষাৎ কৰি আঞ্চলিক আৰু গোলকীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰিব। উচ্চতম ন্যায়ালয়ে সমাধান সমাৰোহ পদক্ষেপৰ অংশৰূপে আয়োজন কৰা তিনিদিনীয়া বিশেষ লোক আদালতৰ প্ৰথম দিনটোত 400ৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। বিচাৰপীঠে বিবাহ আৰু সম্পত্তিৰ বিবাদ, মটৰ দুৰ্ঘটনা, ভূমি অধিগ্ৰহণ আৰু ক্ষতিপূৰণ, কৰ সংক্ৰান্তীয় বিবাদকে ধৰি বিভিন্ন বিবাদ নিষ্পত্তি কৰে। 16খন বিশেষ লোক আদালতৰ বিচাৰপীঠত 600ৰো অধিক গোচৰ তালিকাভুক্ত কৰা হৈছিল আৰু প্ৰতিখন বিচাৰপীঠত 2গৰাকীকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। জ্যেষ্ঠ অধিবক্তা, অভিলেখ অধিবক্তা আৰু অন্যান্য অধিবক্তাই তেওঁলোকক সহায় কৰিছিল। কালি আৰম্ভ হোৱা এই বিশেষ লোক আদালত কাইলৈ পৰ্যন্ত চলিব।
2: বন্দে মাতৰমৰ ব্যৱহাৰক উৎসাহিত কৰাৰ লগতে এই বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিজেপিয়ে ৰাষ্ট্ৰজুৰি প্ৰচাৰ অভিযান চলাব। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে দলটোৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাসকলৰ নতুন দিল্লীত বহা প্ৰথমখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নতুন দিল্লীত থকা কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক পৰিৱেশনৰ পাছত ৰখাই দিয়া কাৰ্যক মুখপাত্ৰগৰাকীয়ে সমালোচনা কৰে।

0: তেওঁ কয় যে কংগ্ৰেছ দলে অলপতে 1937 চনৰ অক্টোবৰত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ কৰা প্ৰস্তাৱক পুনৰগৃহীত কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় গীতটোৰ প্ৰতি অসন্মান প্ৰদৰ্শনৰ বাবে চলোৱা কংগ্ৰেছৰ প্ৰচেষ্টা সফল নহ'ব। তেওঁ কয় যে মহাত্মা গান্ধীয়েও আনকি বন্দে মাতৰম পৰিৱেশন কৰাৰ সপক্ষে মত পোষণ কৰিছিল। বন্দে মাতৰমক দেশৰ মন্ত্ৰ বুলি উল্লেখ কৰি শ্ৰীপাত্ৰই কয় যে ইয়াৰ অৰ্থ হিন্দু আৰু মুছলমানৰ মাজত বিভাজন অনা নহয়।
1: দেশ কো আপ ইস প্রকার বন্দে মাতরম কে মাধ্যম সে বিভাজিত করনে কি কোশিশ করেঙ্গে অর বন্দে মাতরম জেসে গান্ধীজি নে কাহা ইয়া দেশ কা গান হ্যায় ইয়া মন্ত্র রাষ্ট্র কা হ্যায় ইয়া হিন্দু অর মুসলমানো কে বীচ মে বিভাজন কা তরিকা নহীঁ। আজ ইস প্রস্তাব মে ভারতীয় জনতা পার্টি কে পদাধিকারী কি বৈঠক মে মাননীয় রাষ্ট্রীয় অধ্যক্ষ জি নে নির্দেশ দিয়ে কি ভারতীয় জনতা পার্টি কা প্রত্যেক কার্যকর্তা দেশ কে প্রত্যেক গলি নুক্কড় কোনে মে যাকর বন্দে মাতরম কা যশো গান করেগা। বন্দে মাতরম কে বিষয় মে লোগো কো হাম বতায়েঙ্গে। বন্দে মাতরম কো লেকর জিস প্রকার কি কুলচিত রাজনীতি কংগ্রেস পার্টি কর রহি হ্যায় উসকো লেকর হাম আন্দোলন খড়া করেঙ্গে।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিজেপিয়ে ৰাষ্ট্ৰজুৰি মাহজোৰা কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান চলাব। এই অভিযানত প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সেৱাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে প্ৰচাৰ কৰি জনসাধাৰণক, বিশেষকৈ যুৱক যুৱতীসকলক সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ টাৱৰেই কয় যে এই অভিযান 2001 চনৰ 7 অক্টোবৰত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰীমোদীৰ শপতগ্ৰহণৰ 25 বছৰ পূৰ্ণ হোৱাৰো প্ৰতীক হ'ব। এই অভিযানকালত দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বৰ সেৱাৰ স্পৃহাক প্ৰতিফলিত কৰিব পৰাকৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। তেওঁ কয় যে এই অভিযানৰ অংশৰূপে বিজেপিৰ কৰ্মীসকলে সমগ্ৰ দেশৰ 14 লাখৰো অধিক অংগনবাড়ী কেন্দ্ৰলৈ গৈ শিশুৰ সঠিক পৰিপুষ্টি আৰু প্ৰতিপালনৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা অংগনবাড়ী কৰ্মীসকলক সন্মান প্ৰদৰ্শনৰ বাবেও কাৰ্যসূচী আয়োজন কৰিব। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FC বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 5 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে মোহনবাগানে অভিলেখ সংখ্যক 17 বাৰ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ ডুৰাণ্ড কাপ জয় কৰিছে। চৰকাৰে লাইচেন্স ৰাজৰ সময়ছোৱাৰ উৎপাদনৰ বাবে দণ্ড বিহাৰ পৰিৱৰ্তে উৎপাদন আধাৰিত উদগনিলৈ দৃষ্টিভংগী সলনি কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। উচ্চতম ন্যায়ালয়ে সমাধান সমাৰোহ পদক্ষেপৰ অংশৰূপে আয়োজন কৰা 3-দিনীয়া বিশেষ লোক আদালতৰ প্ৰথম দিনটোত 400ৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। বিজেপিয়ে বন্দে মাতৰমৰ প্ৰসাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি প্ৰচাৰ চলাব। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ মোহনবাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল FC বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালাৰ অনুষ্ঠানটি। আজিৰ যুৱ কৰ্মশালা অনুষ্ঠানত শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখাৰ প্ৰথমটি খণ্ড নিবেদন কৰা হ'ব। সমল ব্যক্তিৰূপে উপস্থিত আছে শাস্ত্ৰীয় সংগীত শিল্পী তৰুণ চন্দ্ৰ কলিতা আৰু প্ৰজ্ঞান বৰুৱা। অনুষ্ঠানটিৰ আগধৰোতা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু সহ প্ৰযোজনা মৰমী দেৱীৰ।
1: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ এটি নতুন খণ্ডত আপোনালোক সকলোকে আদৰণি জনাইছো। বহুদিনৰ বিৰতিৰ পাছত আচলতে আমি আকৌ এবাৰ আকাশবাণী ষ্টুডিঅ'ত নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে একেলগে বহিছোঁ। প্ৰতিবাৰে আমি অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালাৰ বিভিন্ন খণ্ডত লগ পাইছিলোঁ। এইবাৰ আমি ভাবিলোঁ শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা সম্পৰ্কে আমি কিছু কথা নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক জনোৱাৰ প্ৰয়োজন আছে। আকাশবাণীও এই ক্ষেত্ৰত দায়বদ্ধ, সেইবাবে আমি নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনাই আনি একেলগে বহিছোঁ। চিৰসেউজ গীতৰ কৰ্মশালাত আমি এনেকুৱা কৰিছিলোঁ, যিগৰাকী শিল্পীয়ে সেই গীতটি পৰিৱেশন কৰিছে বা যিগৰাকীয়ে সুৰ কৰিছে, তেনেকুৱা ব্যক্তিৰ পৰা পোনে পোনে আমি নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক সেই গীতসমূহ শিকোৱাৰ এটা

0: প্ৰয়াস কৰিছিলোঁ। আজি আমি শাস্ত্ৰীয় সংগীতৰ কথা পাতিবলৈ আগবাঢ়িছো। বহু সময়ত আমি যেতিয়া জ্যেষ্ঠ শিল্পীসকলৰ সৈতে কথা পাতোঁ, তেওঁলোকে কয় যে তেওঁলোকৰ শাস্ত্ৰীয় সংগীতৰ এটা মূল আধাৰ তেওঁলোকৰ বাবে, শাস্ত্ৰীয় সংগীত শিকিছিল বাবেই তেওঁলোকৰ আচলতে সংগীতৰ যাত্ৰাটো সুচল হৈ পৰে। আৰু কিছুমানে হয়তো কয় যে আমি নিশিকিলোঁ কিন্তু শিকাৰ প্ৰয়োজন আছিল, তেনেকুৱাও আমি বিভিন্ন সময়ত শুনিছোঁ। মনীষা হাজৰিকা বাইদেউৰ সৈতে আমি যেতিয়া যুৱ কৰ্মশালা কৰিছিলোঁ তেতিয়া এই প্ৰসংগটো উত্থাপন হৈছিল আৰু আমি তেতিয়াই ভাবিছিলোঁ যে শাস্ত্ৰীয় সংগীত সম্পৰ্কে আমি যুৱ কৰ্মশালাত কথা পাতিম। কিছুদিন পূৰ্বে আমি বিশিষ্ট স্বৰোদবাদক, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তেখেত এ গ্ৰেডৰ শিল্পী আৰু তেখেত এগৰাকী জ্যেষ্ঠ শিল্পী, প্ৰথিতযশা শিল্পী আৰু তেখেত পদ্মভূষণেৰে সন্মানিত বুদ্ধদেৱ দাসগুপ্তৰ তেখেত শিষ্য, আকাশবাণীৰ সৈতে তেখেতৰ এক দীঘলীয়া সম্পৰ্ক। আৰু তেখেতৰ সৈতে যেতিয়া আমি কথা পাতিছিলোঁ তেতিয়াই আমি পৰিকল্পনাত কাৰ্যৰূপায়ণ কৰাৰ এটা চিন্তা কৰিলোঁ যে নতুন প্ৰজন্ম কণ্ঠশিল্পীসকলৰ সৈতে একেলগে বহিম আৰু কথা পাতিম। আজি তৰুণ চন্দ্ৰ কলিতাদেৱ আমাৰ সৈতে আছে, আমাৰ সৌভাগ্য আপোনাক আমাৰ ষ্টুডিঅ'ত পাইছোঁ, আপোনাক আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আৰু তেখেতৰ সৈতে কথা পাতোঁতেই তেখেতে ক'লে যিহেতু আমি শাস্ত্ৰীয় সংগীতৰ কথা পাতিম, গতিকে শাস্ত্ৰীয় সংগীতৰ এগৰাকী গুণী শিল্পী যিগৰাকী মোৰ সৈতে যদি থাকে ষ্টুডিঅ'ত তেতিয়াহ'লে এই আমাৰ আলোচনাটো আৰু বেছি ফলপ্ৰসূ হ'ব। তেখেত হৈছে প্ৰজ্ঞান বৰুৱা, আকাশবাণীৰ সৈতে তেখেতৰো এক দীঘলীয়া সম্পৰ্ক। আপোনাক আমি আমাৰ ষ্টুডিঅ'ত আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আৰু আমি যেতিয়াই কৈছিলোঁ যে শাস্ত্ৰীয় সংগীত সম্পৰ্কে আমি কথা পাতিম তেতিয়া নতুন প্ৰজন্মৰ বহুতো কণ্ঠশিল্পী আগ্ৰহ প্ৰকাশ কৰিলে। আজি 15 গৰাকী আমাৰ ষ্টুডিঅ'ত একেলগে সমবেত হৈছে, যদিও আমি খণ্ড খণ্ডকৈ প্ৰচাৰ কৰিম। গতিকে প্ৰথম খণ্ডটোত আমি আদৰণি জনাব বিচাৰিছোঁ দিয়াক্ষী দত্ত আমাৰ সৈতে আছে,
2: নমস্কাৰ,
0: সঞ্জীৱ দাস,
3: নমস্কাৰ,
0: কৃষ্ণা ডেকা,
4: নমস্কাৰ,
0: ৰীবা আমিন,
5: নমস্কাৰ,
0: দীপান্বিতা গোস্বামী,
6: নমস্কাৰ,
0: উষা দাস,
7: নমস্কাৰ,
0: আৰু তাপসী তালুকদাৰ, তেওঁক আমি আদৰণি জনাইছোঁ আমাৰ ষ্টুডিঅ'ত। আৰু বাকীসকলেও অনুষ্ঠানটি শুনি থাকিব, পৰৱৰ্তী খণ্ডত তেওঁলোকে আমাৰ সৈতে ভাগ ল'ব। আমাৰ বাণীবন্ধনৰ দায়িত্বত আছে আন এগৰাকী আমাৰ আকাশবাণীৰ নতুন প্ৰজন্মৰ এগৰাকী অতি প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী, তেখেত আজি বাণীবন্ধনৰ দায়িত্বতহে আছে। তেখেত হৈছে মৰমী দেৱী, তেখেত আকাশবাণীৰ যুৱবাণীৰো এগৰাকী ঘোষিকা। আৰু লগতে আছে আকাশবাণীৰ আন এগৰাকী শিল্পীৰূপে স্বীকৃতি পোৱা দেৱাহুতি ৰাজবংশী। দেৱাহুতি আমাৰ যুৱবাণীৰ সৈতে বহুদিন ধৰি জড়িত, ছ'চিয়েল মিডিয়াতো আছে, তেওঁ বাতৰি বিভাগতো ছ'চিয়েল মিডিয়াৰ দায়িত্বত আছে, তেওঁক আমি আদৰণি জনাইছোঁ। আপোনালোকৰ সৈতে আমি কথা পাতিম, নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকল আছে, তেওঁলোকেও সুধিব। আৰু যিহেতু আমি শাস্ত্ৰীয় সংগীতৰ কথা পাতিম আৰু দুগৰাকী অতি গুণী শিল্পীক আমাৰ মাজত পাইছোঁ, গতিকে সুধিবলগীয়া কথাখিনি যাতে সকলোৱে সোধে আৰু এই অনুষ্ঠানটি আকাশবাণীৰ শ্ৰোতাসকলে শুনি নিশ্চয় উপকৃত হ'ব। বহুতো আমাৰ এনেকুৱা শ্ৰোতা আছে, আকাশবাণীৰ অনুষ্ঠান শুনি, আকাশবাণীত গীতিমালিকাত গীত শুনিয়ে বহুতো শ্ৰোতা আমি এনেকুৱা কথা পাতিলে আপোনালোকে পাব যে তেওঁলোকে এটা সময়ত গীত লিখি থৈছিল, গীতৰ কথাখিনি লিখি যায়, এদিন প্ৰচাৰ হ'ল, আধা লিখিলে, আধা ৰৈ গ'ল, আকৌ এদিনৰ বাবে ৰৈ থাকে। তেতিয়া সময়টো তেনেকুৱাই আছিল যে ৰেডিঅ'তে কেৱল শুনিবলৈ পায়, গতিকে তেনেকৈ লিখি থয় আৰু ৰৈ থাকে। আৰু এতিয়াও বহু কেইগৰাকী কণ্ঠশিল্পী আছে যিসকল দিব্যাংগ, আমাৰ তেখেতসকলে দৃষ্টিশক্তি নাথাকিলেও তেখেতে মনৰ দৃষ্টিৰে আমাক চায় আৰু আমাৰ লগত খুব ভাল সম্পৰ্ক তেখেতসকলৰ, আৰু তেখেতসকলে এই অনুষ্ঠানটোৰ বাবে ৰৈ থাকে। গতিকে আপোনালোকে সকলোৱে যেতিয়া ভালকৈ গাব তেওঁলোকেও শুনিব, আৰু সকলো শ্ৰোতাৰ বাবে আমি ফেচবুক পেজতো এইটো পোনপটীয়াকৈ প্ৰচাৰৰ ব্যৱস্থা কৰিম যাতে সকলোৱে এই অনুষ্ঠানটি পায়। গতিকে তৰুণ চন্দ্ৰ কলিতাদেৱৰ ওচৰলৈ আৰু প্ৰজ্ঞান বৰুৱাদেৱৰ ওচৰলৈ আহিছোঁ। প্ৰথমে শাস্ত্ৰীয় সংগীতৰ বিষয়ে আমি যিহেতু কথা পাতিম, গতিকে এই ক্ষেত্ৰত মই ইমান বিশেষ নাজানো শাস্ত্ৰীয় সংগীতৰ, এই অনুষ্ঠানটি আগবঢ়াই নিবলৈ তৰুণ চন্দ্ৰ কলিতাদেৱ আৰু প্ৰজ্ঞান বৰুৱাদেৱক মই অনুৰোধ জনাইছোঁ।
1: আটাইকে নমস্কাৰ। আজিৰ এই যিটো চিন্তাধাৰা সেইটো আমি অলপ মুকলিকৈ কথা পতাৰ চেষ্টা কৰিম, লাজ কৰিলে নহ'ব, ভুল হ'ব পাৰে, কথাটো কওঁতে কিবা কাৰণত অপ্ৰাসংগিকো সেইটো হ'ব পাৰে, সেইটো লৈ মনত এটা খোকোজা ভাৱ ৰাখিব লাভ নাই। তোমালোকৰ পৰা আৰম্ভ কৰিম নে আমাৰ ফালৰ পৰা কোনটো কৰিলে ভাল হ'ব? তোমাক আটাই কণ্ঠ সংগীত নহয় আটাইকেইজনী, ইনষ্ট্ৰুমেণ্টততো কোনো নাই। আমি সংগীত বুলি ক'লে কি বুলি মানে ভাবি লওঁ, মনলৈ কোনটো কথা আহে? সংগীত বুলি মিউজিক মানে নো কি, কিবা এটা মনলৈতো ভাৱ আহে, হয়তো সেইটোৱে ভাষাৰে বৰ্ণাব নোৱাৰি হয়তো, বা ভবাটো ভাষাৰ মাধ্যমেৰে হয়তো নোলালগে, তথাপিও কিবা এটা ভাৱ কিন্তু আহে মনলৈ, সংগীত মানে কি। বৰ ডাঙৰ ডাঙৰ পণ্ডিতবিলাকে লিখি থৈ গৈছে যে সংগীত হ'ল মানুহৰ মনৰ অনুভৱ আৱেগ এইবিলাক সুৰৰ মাধ্যমত প্ৰকাশ কৰাকে সাধাৰণতে সংগীত বুলি কয়। সেই কথাটো বিশ্বাস কৰিবলৈ মন এইকাৰণে যায়, এটা গীত কথা অৱস্থাত যেতিয়া থাকে সেই সাহিত্য হৈ থাকে, কোনোবা এজনে সুৰ কৰিলে, তাতে সুৰ কৰোঁতে গানটোৰ সুৰটোৱে আমাক আকৃষ্ট কৰিলে,

0: মানে সকলেই শিকিছে ৰাগ। এই মুহূৰ্তত আমি যদি যিকোনো এটা ৰাগ লওঁ, যেনিবা দেজ হ'ব পাৰে, ইয়মন হ'ব পাৰে, মালকোচ হ'ব পাৰে, ভূপালী হ'ব পাৰে, আমি সেইটো কথা পাতিম। এটা ৰাগৰ আলম ল'লে হেটো ভূপালী নে দেজ,
1: দেশেই লওক
0: দেজ। ৰাগ এটা হ'বলৈ অতি কমেও চাহটো কেন্দ্ৰ
1: চাহটো থাকিব,
0: চাহটো টনিক। চাহৰ পৰা চাক কোৱা হয় সাৰজ, হয়নে? কিয় কয় সাৰজ? মানে কি সাৰজ? মানে ষঠ জ, যিয়ে ষঠ মানে ছয়, যিয়ে ছটা স্বৰৰ জন্ম দিয়ে, সেইকাৰণে তাৰ নাম সাৰজ। চাহটো ক'ত আছে? এইটো বাজি আছে যে এই চাহটো য'ত বাজিব, তোমাৰ চাহ বেলেগ হ'ব পাৰে, তেওঁৰ চাহ বেলেগ হ'ব পাৰে, তোমাৰ কণ্ঠ কিমান ওপৰলৈ যাব, কিমান তললৈ আহিব, সেইটো লৈ তোমাৰ চাহ হ'ব, হয়। গতিকে সাৰজটো ইটোৰ লগত সেইটো নিমিলিবই পাৰে। যিকোনো শ্ৰুতি এটাক আমি সাৰজ বুলি মানি ল'ব পাৰোঁ। তাৰ পৰা ৰেটো দূৰত্ব কিমান চাইহে ক'ব, হয়নে? চাহ হয় গুৱাহাটীকে বজোৱা হ'ল, দেখিছে বজাই দিওঁতে চাহ হৈ গ'ল, হয়। এই ৰেটো যে বজালোঁ এই চাহটোৰ পৰা
1: তাৰ দূৰত্ব
0: দূৰত্ব এইটো কি বুলি কয়? একাধিক্ৰমে যোৱাটো ক্ৰমেটিক বুলি কয় না?

0: এই বারোটা ছড়া আছে, তারে সাতটা শুদ্ধ, পাঁচটা কোমল বা চারিটা কোমল এটা
1: তীব্ৰ।
0: কটি মধ্যমক বহুতে শুদ্ধ মধ্যমটো কোমল মধ্যম বুলিও কয়, কিন্তু স্বৰৰ স্থানটো সেইটোৱে। এতিয়া এই যে বৰ্ণমালাকেইটা, সংগীত পৃথিৱীৰ একমাত্ৰ এটা বিষয়, গোটেই পৃথিৱীখনতে বৰ্ণমালাৰ সংখ্যা একে, পশ্চিমীয়াই হওক প্ৰাচ্যই হওক যত যিমান লোকসংগীতে হওক যি নহওক, এই বাৰটা কাৰোবাৰ শ্ৰুতিভেদে স্বৰৰ স্থান বেলেগ কৰি দিছে, সেইটো বেলেগ কথা, কিন্তু চাৰ পৰা ওপৰৰ চালৈকে ইয়াৰ ভিতৰত বাৰটা স্বৰ সংগীতৰ কাৰণে ব্যৱহাৰ্য হৈছে শ্ৰুতি অনুযায়ী। আমি সিমান দলে নাযাওঁ, থুলমূলকে ৰাগ এটা হ'ব লাগিলে কি ক'লো, চাহ থাকিবই লাগিব, চাহৰ লগত কি বজালো, চাহৰ লগত মা বা পা
1: থাকিব লাগিব,
0: এই দুয়োটা কোনোবা এটা থাকিব লাগিব, ৰোল নম্বৰ ওৱান
1: মিনিমাম পাঁচটা নোট থাকিব লাগিব,
0: তিনি এক দুই তিনি, কি বজালো, চাৰি গামানা

0: কোমল হব পারে, এ কোমল হব পারে, ধাতুও কোমল হব পারে। কোমল হলে রাগর রূপ যেতিয়া সলনি হল তার নামও সলনি হব। সেইভাবে রাগবিলাক ইমান নাম, ইমান যে রাগর সংখ্যা। চা আৰু পা, চাৰ লগত প্ৰথম হৈছে চা, তাৰপিছত মধ্যম বা পঞ্চম, মা বা পা দুটা এটা থাকিব লাগিব, তাৰপিছত বাকী মিনিমাম তিনিটা স্বৰ,
1: তিনিটা স্বৰ থাকিব লাগিব।
0: এই শ্ৰেণীৰ ৰাগবিলাকো কয় ঔৰৱ, হয়নে ছাৰ?
1: পাঁচটা,
0: পাঁচটা
1: মিনিমাম পাঁচটা থাকিব লাগিব। চাৰিটা নোটত কোনো ৰাগ বনাব নোৱাৰে, মানে নহ'ব আৰু।
0: নহয়, চাৰিটা নোটত বনাব লাগিলে কি হয়, সেইটো বাৰী গোলা মালিক হিচাপে কোৱা কথা, মই তোমালোকৰ মোৰ লগত আছে ৰেকৰ্ডিং, এতিয়াও শুনাই দিব পাৰোঁ। তেওঁৰ মতে হৈছে কি, দুটা নোট একেলগে বাদ দি জাপ মৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গায়ো সিমান আৰাম নাপায়, হিচাপে আৰু বৰ ধুনীয়াকৈ কৈছে, মই তোমালোকৰ লিংকটো দিলে চবেই পাবা। কেইটা ক'লো, চাহ এক নম্বৰ, লগত মা বাবা দুই নম্বৰ, তিনি নম্বৰ, এই তিনি মিনিমাম থাকিব লাগিব। তাৰপিছত
2: দুটা নোট যদি দুটা নোট জাম্পিঙৰ হ'ব নোৱাৰে বুলি
0: কৈছে, নহয় থাটত হ'ব নোৱাৰে,
2: থাটত হ'ব নোৱাৰে।
0: তাৰপিছত কি হ'ব পাৰে আৰু কি লাগে ৰাগ হ'বলৈ, ভুল হলে মই তোমালোকক কোনে ভুল কৰিছা নামটো কোৱা বুলি নুসুধো, মই
1: মানে থাট হলে আমাৰ স্কেলটো হ'ল, তাতে সেই থাটৰ ভাগত যেতিয়া ৰাগটো হ'ব তাত তোমাৰ মেলডি আহিব, আৰু নবৰণ আহিব, চ' ৰাগৰ প্ৰকাশ, ৰাগৰ এটা ৰূপ ৰূপ। একে নোটৰ দুটা ৰাগো হ'ব পাৰে, দুটা ৰাগ চলনো বেলেগ, কিন্তু দুটা ৰাগ
0: চলন মানে চলা ফিৰা কৰা।

0: আরোহণত তাৰ যিকেইটা স্বৰ আছিল, অৱৰোহণত যিকেইটা স্বৰ, তাৰ কোনো কাৰণত এই ক্ৰমটো ভাঙিব নোৱাৰিব, তেতিয়াহ'লে ৰাগটো নষ্ট বা ভ্ৰষ্ট হৈ যাব। এই তিনিটা নোটৰ বাহিৰে, তিনিটা স্বৰৰ বাহিৰে আমি বেলেগ স্বৰ লগাব নোৱাৰিম, সেই অধিকাৰটো আমাক দিয়া নাই। সেইটো হ'লে ৰাগটো নষ্ট হৈ যাব বুলি কয়, ভ্ৰষ্ট হোৱা বুলি কয়। আৰু ছাৰ কি ক'ব পাৰি,
1: মেলোডিক ফ্ৰেজবিলাক প্ৰত্যেক ৰাগৰ ফ্ৰেজ থাকে,
0: কি ক'লো।

নি দুটা হল, যাওঁতে শুদ্ধ আহোঁতে কোমল। এই যিটো ইয়াৰ ক্ৰম, এইটো আমি ভাঙিব নোৱাৰোঁ। যাওঁতে গান্ধাৰ নাই, ধৈৱত নাই, আছে

0: ইমানখিনি গালেও মানে গম পাব এইটো দেশ। এইটো এটা দেশৰ সাংঘাতিক ফ্ৰেজ।
1: ৰেণী ধা আকৌ নি ধাবা ধাৰ পৰা নিলে যোৱা নাই কিন্তু
0: ৰেণী ধা
1: ৰেণে শুনাত এনেকুৱাও লাগিব ৰেণী ধা নি হ'ব কিন্তু।

0: আবরণ গম পালো, ফ্রেজ গম পালো, হয়তো শুনি থাকিলে আরো বেলেগ বেলেগ ফ্রেজও আহে, বা ভাল গায়কর ভাল বজোৱা মানুহৰ বাজনা বা গান শুনিলে তাৰ পৰা ও এইটো এনেকুৱা গম কৰিব পাৰি। সংগীতৰ শিকাৰ প্ৰথম যিটো মুখ্য তাৰ কাম সেইটো হ'ল শুনা। শুনি পেলাই নিজৰ কণ্ঠনলীৰ পৰা যি স্বৰ ওলাল সি সুৰত আছে নে নাই সি কাণে ক'ব পাৰিব লাগিব। তাৰমানে
1: আমি বস্তুটো
0: কাণখনক কিমানখিনি ট্ৰেইন কৰিব লাগিব,
1: মানে কি ক'লে বুজিছোঁ, মানে এইটো যে চাহ বাজি আছে এইটো মই কওঁ চাটো চাহ নহয় কিন্তু চাৰ এটাই জেগা আছে যদি মই বা নুশুনিম
0: নাই,
1: গতিকে মানে সেই বস্তুটো নিজকে ডেভেলপ কৰিব লাগে বহুত।
0: সেইটো হ'ল একমাত্ৰ উপায়টো হ'ল
1: শুনা,
0: শুনি শুনি নিজৰটো শুনিব পৰা হ'ব লাগিব মই ঠিক গাইছোঁ নে নাই। আমাৰ এটা বিৰাট ডাঙৰ গুণ চবৰে নিজে গোৱাখিনি বিৰাট ভাল হ'ব বুলি ভাবি থাকোঁ, আৰু কোনোবাই ভাল অকণমান কিবা ক'ব খুজিলে

মোৰ ভুল ধৰে। মই নাজানো সেই কথাটোক প্ৰাধান্য দিব লাগিব। জানিবলৈ গুৰুৰ ওচৰত হেনো চাৰি অনাহে হয়, বাকীখিনি শুনাৰ ওপৰত শুনি কিমান। এতিয়া এটা প্ৰশ্ন অহা নাই নে বাৰু, যে আৰোহণ আৰু অৱৰোহণ আমি কৰিলোঁ, দুই মিনিটতে শেষ হ'ল বা তিনি মিনিটত শেষ হ'ল বা পাঁচ মিনিটত শেষ হৈ গ'ল, এই ৰাগ এটা যে এঘণ্টা এঘণ্টা গায় আৰু আ কৰি থাকে যে আ কিয় কৰিব লাগে আইনে মনত, এতিয়া নাহিলেও যেতিয়া শিকা নাছিলে আহিছিল মোৰো আহিলে আ মানে কি। আৰোহণ অৱৰোহণৰ যিকেইটা স্বৰ আমি জানিলোঁ, সেই স্বৰকেইটাৰ স্বৰ সংগতিৰ উপৰিও আমি আৰু তাতে কি কি ধৰণে ফ্ৰেজ উলিয়াব পাৰোঁ, কি কি ধৰণৰ সংৰচনা আমি উলিয়াব পাৰোঁ, এইবোৰ মানে শুনিয়ে হওক শিকিয়ে হওক, সেইখিনিৰ নাম হ'ল বিস্তাৰ আৰু আলাপ। আমি যেতিয়া ৰাগ এটাৰ আৰু অৱৰোহ জানিলোঁ, মুখ্য স্বৰ প্ৰথম মুখ্যতাক বাদী স্বৰ বুলি কোৱা হয়, যিটো স্বৰ আটাইতকৈ বেছি ব্যৱহাৰ হ'ব, আৰু দ্বিতীয়টো কোৱা হয় বিবাদী স্বৰ, প্ৰথমটোতকৈ কম বাকীকেইটাতকৈ বেছি,

কি বদলে এইখিনি? ঠিক আরো অবরোহত থকা চৰকেটাৰ ভুল অনুযায়ী তাক আমি বেলেগ বেলেগ স্থানত ৰাখি ব্যৱহাৰ কৰিলোঁ হয়। এইখিনি কি নাম ধৰা বন্ধাখিনিৰ বাহিৰে যে আমি যিকোনো আলোপকমন গাই দিয়াচোন।

0: এইখিনি কোৱা হয় আলাপ। আলাপ মানে ভাব এটা প্রকাশ। এই ৰাগটোত এই স্বৰকেইটাক আৰু কেনেকৈ কেনেকৈ মই সজাব পাৰিম, মোৰ কোনকেইটা স্বৰ সংগতি মোক বেছি আকৰ্ষণ কৰিছে, মই সেইকেইটাই সেইকেইটাই চেষ্টা কৰিম। এইখিনি কোৱা হয় আলাপ। এই আলাপখিনিকে যদি আমি মাত্ৰাত হিচাপ কৰোঁ, তাক যদি তালৰ লগত নিবদ্ধ কৰি ল'ম, সেইটোৰ নাম হ'ল এনে। আমাৰ আৰু অৱৰোহণৰ পাছত আমি যিহেতু তাৰ কথাংশ আনিম বা তালত যেতিয়া তাক নিবদ্ধ কৰিম, সেইটো বন্দীশ্বৰ। বন্দীশ্বৰ চাৰিটা ৰূপ আছিল পৌৰাণিক কালত, স্থায়ী, অন্তৰা,
1: সঞ্চাৰী,
0: আজিকালি কিন্তু স্থায়ী আৰু অন্তৰাহে আছে। ৰূপত ধাঙৰ ক্ষেত্ৰত সঞ্চাৰী আভোগ আজিকালিও আছে। আমি সাধাৰণতে স্থায়ী আৰু অন্তৰা বজাওঁ। স্থায়ী আৰু অন্তৰা এইখিনিকে বজাই থাকিমনে বাৰে বাৰে, এইখিনিকে গাই থাকিমনে? দেশ ৰাগৰ বন্দীশ কি শিকিছা তোমালোকে? কোনটো বন্দীশ?
2: হা
0: গোৱা না, গাই দিয়াচোন।

চমৰ পৰা তাৰ আৰম্ভ হ'ব। আৰু এবাৰ কোৱা, তোমাক যিয়ে যিয়ে জানা তেওঁৰ লগত কোৱা না, আমাৰ ইমান নষ্ট দল আছে যে মানুহে গমেই নাপাব।

0: এইখিনি কি বুলি কয়,
1: স্থায়ী
0: হয়নে? ইয়াৰ পাছৰখিনি অন্তৰা কোৱা একো নাই, এই ৰাগটোৰ সৈতে তোমালোকৰ এতিয়া চৰ্চাত নাই। ইয়াৰ পাছততো আমি যেতিয়া তাল নিবদ্ধ সংৰচনা আমি গাম, সেইটোৰ নাম হ'ল অন্তৰা। স্থায়ীটোৰ অন্তৰটোৱে গাই থাকিমনে? তেতিয়া আমাৰ মনত যে চিন্তা, এই ৰাগটো সম্পৰ্কে চলা ফিৰা কৰাত যিমান ৰাস্তা মই জানো সেইমতে চল চলা ফিৰা কৰিম, সেইটো যদি তালত নিবদ্ধ হৈ থাকে সি বিস্তাৰ হ'ব। যদি তালত নিবদ্ধ হোৱা নাই তাৰ নাম হ'ল আলাপ। স্থায়ী অন্তৰা ব্যতিৰেকে আমি যি গাম যদি তালত নাথাকে সেইটো আলাপ, তালত নিবদ্ধ হ'লে সেইটো কোৱা হয় বিস্তাৰ আৰু তান। তাৰপিছত আৰু কি ৰূপ থাকিব ৰাগ এটা গাবলৈ গ'লে? এতিয়া হ'ল এই ৰাগটোৰ লগত মোৰ চলা ফিৰা কৰা কিমান ৰাস্তাত মই কিমান সবল,
2: সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে,
0: সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে মই কিমান কচৰত কৰিছোঁ। তাল যিহেতু আহিল, তালটো অহাৰ লাগিল, তালটো আৰম্ভ হোৱাৰ লগে লগে সি কিন্তু ৰৈ নাথাকে, সি গৈ থাকিব। এতিয়া এই গৈ থকাত আমাৰ বন্দিছটো তাৰ মুখৰাটো আৰম্ভ হৈছে ন মাত্ৰা, না দিন দিন না না দিন দিন হয়নে? আমি যিয়ে নকৰোঁ ন মাত্ৰাৰ আগত আমি আলাপ হওক বিস্তাৰ হওক টান হওক শেষ কৰি আকৌ ন মাত্ৰাৰ পৰা বন্দিষ্ট হৈ যাব লাগিব। এই ন মাত্ৰাৰ পৰা বন্দিষ্টটো গাই যেতিয়া চম গা চমত আহিম, টানটো আমি এগুণত গাম নে দুগুণত গাম, বল টান গাম নে বল আলাপ গাম, সেইবিলাক নিৰ্ভৰ কৰিব মই কিমান ধৰণৰ পাৰ্মুটেশ্যন কম্বিনেশ্যন শিকিছোঁ, কিমান ধৰণৰ পাৰ্মুটেশ্যন কম্বিনেশ্যন মই আয়ত্ত কৰিব পাৰিছোঁ তালত। বুজি পাইছেনে মই কি কৈ আছোঁ? সেইধৰণেহে এজন মানুহে ৰাগ এটা আধা ঘণ্টা 40 মিনিট ধৰি গাই থাকে, আমাৰ বেয়া নালাগে, বাৰে বাৰে একেখিনি কৰি থকা নাইতো। এইখিনি কৰিবলৈ আমি আমাক সেই ধৰণক পাৰদৰ্শী কৰি তুলিব পাৰিব লাগিব, যে মই চা মানে চাহে ক'ম, চাৰে যে ক'লে চাহ নহ'ব, ডাইৰেক্ট হাৰমনিয়ামটো টিপিলে মাত ওলাই যে মোৰ মাতটো তেনেকুৱা হ'ব লাগিব, তেনেকুৱা কেনেকৈ হওক কেতিয়া হ'ব, যেতিয়া মই কিমান প্ৰেক্টিছ কৰিম, অকল নিজে গাই থকাটো প্ৰেক্টিছ নহয়, মননহীনভাৱে মই কিমান ডিপলি চিন্তা কৰিছোঁ। এই হেৰিয়ে কিশোৰী আমনকাৰ গোৱা হেৰিটোত এই মিয়া মল্লাৰৰ বন্দিছটো কি
2: পাইলে ঝনেকা
0: হয়নে? সেইটো এটা বন্দিছ কিতাপত থকা, কিন্তু বাণী জয়ৰাম বোলা এগৰাকী গায়িকা এখন হিন্দী চিনেমাত তেওঁ যিমান এই গানটো পপুলাৰ কৰিছে বেলেগে কৰা নাই। গতিকে মই প্ৰথমতে চাবলগীয়া মোৰ কণ্ঠটো, মোৰ মাধ্যমটো কি, মাধ্যমটো কণ্ঠ, মোৰ যেনেকৈ ইনষ্ট্ৰুমেণ্ট, যিয়ে গান গায় তেওঁ প্ৰথম আৰু প্ৰধান যিটো কাম, মোৰ উশাহ নিশাহক মই কিমান কণ্ট্ৰল কৰিব পাৰোঁ, মোৰ কিমান দীঘল উশাহ, গানৰ কিন্তু প্ৰধান আৰু মূল অস্ত্ৰটোৱে হ'ল উশাহ, বিশেষকৈ শাস্ত্ৰীয় সংগীতত। চা চা চা নহ'ব কোনো গানতে নহয়, শাস্ত্ৰীয় সংগীতত আৰু নহয়, কাৰণ ইয়াতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ যিটো মূল ভেটি সেইটো হ'ল ভাৱ।

0: সেইকাৰণে ভাৰতীয় শাস্ত্ৰীয় সংগীতত বা উপশাস্ত্ৰীয় সংগীতত, উপশাস্ত্ৰীয় সংগীত কি, সেইটো ভাষাৰ অনুবাদহে হ'ল, মানে কি উপশাস্ত্ৰীয়, এইকাৰণে তাতে শাস্ত্ৰীয় ৰাগ ৰাগিনীৰ ছাপ সম্পূৰ্ণ আছে, কিন্তু সিমান ৰিজিডো নহয় যে খাম্বাজুত কমল গান্ধাৰ লগাব নোৱাৰিব। ৰাগৰ মূল ৰূপটোক ৰাখি পেলাই সেই ধৰণৰ কম্পজিশ্যনবিলাক কৰে, কোনবিলাক, সেইবিলাকৰ নাম হ'ল ঠুমৰি, দাদৰা, চেইতি, কাজৰি, হৰি বা হোলী, আগৰ দিনৰ গাজল, ইন্দুবালা দেৱীহঁতৰ দিনৰ মই কথা কৈছোঁ, বেগম আখতাৰৰ ৰাগ, ই ভাৱত আছে এটা, কিন্তু ৰাগক পিঠিত, হেৰি ৰাগ এটা পিঠিত তেওঁ হেলান দি ৰৈ আছে। ৰাগ এটা আমি খেয়াল গাওঁ বুলি ক'লে যিটো তাৰ নিয়ম মানিব লাগিব, ইয়াতে কিন্তু নিয়মত শিথিলতা আছে, হয়নে? সেইটো আৰু টান, কিয় টান? উপশাস্ত্ৰীয় সংগীতটো সাধাৰণতে চিংগাৰ ৰস প্ৰধান হয়, আমি ৰাগৰ যে শাস্ত্ৰীয় সংগীত খেয়াল গাওঁ বা বজাওঁ, প্ৰত্যেকটো ৰাগে কিন্তু একেটা হেৰি নহয়, ইয়াতে চিংগাৰ ৰস আছে, চিংগাৰটো থাকিবই, কিন্তু উপশাস্ত্ৰীয়ত মূলটোৱেই আছে চিংগাৰ, চিংগাৰ থাকিলে বৰুণ থাকিবই, এইবিলাক হ'ল ভাৱ প্ৰধান ভাৰতীয় শাস্ত্ৰ, তাক আমি আয়ত্ব কৰিব লাগিলে আকৌ উভতি যাম। মই কিমান শুনিছোঁ এজন শিক্ষকে চাৰিগৰাকী ছাত্ৰীক বা ছাত্ৰক যোৱা দহ বছৰে শিকাই আছে, চাৰিওগৰাকীক এদিন গাবলৈ অকলে গাব দিয়া হ'ল, দেখিছে বেলেগ বেলেগ ৰূপ, এইগৰাকীৰ গানৰ যিটো ৰূপ, ৰূপ এটা ওলাই নহয়, শুনি শুনি এটা প্ৰতিচ্ছবি এটা নাহে জানো মনলৈ, বেলেগ বেলেগ, কিন্তু তেওঁলোকে শিকিছে একে একেগৰাকী গুৰুৰ ওচৰত। তাৰ একদম সাংঘাতিক শ্ৰেষ্ঠতম উদাহৰণ দিমনে, উস্তাদ জাকিৰ হুছেইন, দেউতাকৰ নাম উস্তাদ আল্লাহ ৰাখা চাহাব, আল্লাহ ৰাখা চাহাব ছাৰৰ তিনিজন ল'ৰা, জাকিৰ হুছেইন, ফজল কুৰেশ্বী আৰু তৌফিক, এই তিনিওজনৰ বাজনা কাৰোৰ লগত কাৰো নিমিলে, কিন্তু এই একে মাক বাপেকৰ তিনিজন সন্তান, সেই একেটা ঘৰত, সেই একেটা ৰুমতে তালিম তিনিওটা পুতেকৰ পাতিছে, নিজৰ ৰুচি অনুযায়ী, চবৰে ৰুচি বেলেগ বেলেগ, বিকশিত তেনেকৈ হয়। মই যদি বেলেগক নকল কৰি গাই থাকিব খোজোঁ, মোৰ নিজৰ বিকাশটো নহ'ব, মই গাই থাকোঁতে মোৰ কি হোৱা নাই, কোনখিনি হোৱা নাই, অচেনি ভি যদি এইখিনি হেৰি শুনিলোঁ, সিদিনাখন তেওঁ ইয়ামত শুনিলোঁ, বা এই গানটোতো আমিও শুনি আছিলোঁ, আমিও গাই আছিলোঁ, কোনটো গান আছিল,
1: সখী এৰি আলি,
0: হা সখী এৰি আলি, পিয়া বিনা, তেওঁ যেতিয়া গালে মই শুনিলোঁ, কেছেটৰ দিনৰ কথা কৈছোঁ, চৰতখন এনেকৈ লৈছিলোঁ, লোৱাৰ পিছত গানটো ডেৰ মিনিটমান পাছত মই চৰতখন বাকচত সোমাইছিলোঁ, পাছত বজাৰ পাছত সি একেকেইটা কথাই, ৰাগো ব্যৱহাৰ হোৱা স্বৰবিলাকৰ নিজা নিজি ওজন থাকে, একেটা স্বৰ এইটো ৰাগত যদি ইমান ওজনত আছে, এইটো ৰাগত ইমান ওজন নাই, মাৰু বেহাগত যিটো ৰেল ওজন, সুত কল্যাণৰ ৰেল লগত নিমিলে ছাৰ, হয়নে কথাটো? এই গোটেইবিলাক সম্ভৱ হ'ব আমাৰ কেতিয়া, যেতিয়া আমি তাক মন্থন কৰিব পাৰিম, পাল্টা যিয়ে সদায় ৰাতিপুৱা পাল্টা ৰিয়াজ কৰে, ৰিয়াজ কৰে নে ৰেৱাজ কৰে, ৰেৱাজ বুলিও কওঁ আমি, কওঁ নে, ৰেৱাজ মানে হ'ল ৰীতি নীতি দস্তুৰ, ৰিয়াজ মানে হ'ল অনুশীলন, দুয়োটাই পাৰ্চি, আমাৰ বহুতে কয় ৰেৱাজ কৰি আছে নে, এটা এটা স্বৰ সংগতি আটাইতকৈ টান পাল্টাটো হৈছে।

0: জেগা চোৱাৰ কাৰণে তোমালোক গোৱাটো সিমান টান যেন লগা নাই।
1: খুব ভাল লাগিল এই চৰ্চা, আচলতে মই নিজেই ইয়াৰ মাজত সোমাই আছো, ইমান ভাল লাগিছে। মই শাস্ত্ৰীয় সংগীত ইমান বিশেষ একো নাজানো, কিন্তু আপোনালোকৰ এই আলোচনাৰ মাজত থাকি সঁচাকৈ সময়খিনি খুব ভাল লাগিছে। কিন্তু আমাৰ সময় নিৰ্ধাৰিত, গতিকে এইটো খণ্ড আমি ইয়াতে সামৰিব লাগিব। আমি আৰু এটা খণ্ডত লগ পাম। তৰুণ চন্দ্ৰ কলিতাদেৱ, আপোনাক আমি ধন্যবাদ জনাইছোঁ। প্ৰজ্ঞান বৰুৱাদেৱ, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানটিত ভাগ লোৱা আমাৰ দেৱাহুতি ৰাজবংশী, দিয়াক্ষী দত্ত, সঞ্জীৱ দাস, তৃষ্ণা ডেকা, ৰীবা আমিন, দীপানিতা গোস্বামী, উষা দাস আৰু তাপসী তালুকদাৰক ধন্যবাদ জনাইছোঁ। বাণীবন্ধনত সহযোগ কৰা মৰমী দেৱী আৰু দিব্যজ্যোতি কলিতাক মই ধন্যবাদ জনাইছোঁ। আৰু এটা খণ্ডত আমি লগ পাম শ্ৰোতাসকল। আজিলৈ শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা যুৱ কৰ্মশালাৰ এই খণ্ডটি ইয়াতেই সামৰিছোঁ। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে যুৱ কৰ্মশালাৰ অনুষ্ঠানটি শুনিলে। আজিৰ যুৱ কৰ্মশালাৰ অনুষ্ঠানত শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰা হৈছিল। সমল ব্যক্তিৰূপে উপস্থিত আছিল শাস্ত্ৰীয় সংগীত শিল্পী তৰুণ চন্দ্ৰ কলিতা আৰু প্ৰজ্ঞান বৰুৱা। অনুষ্ঠানটিৰ আগধৰোতা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু সহপ্ৰযোজনা মৰমী দেৱীৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। বন্ধুত্বৰ ভালপোৱা, এক নিৰ্ভেজাল আৰু নিস্বাৰ্থ অনুভূতি। এই ভালপোৱাত কোনো দাবী নাথাকে, নাথাকে কোনো স্বাৰ্থ, থাকে মাথো ইজনে সিজনৰ সুখ দুখত কাষত থকাৰ প্ৰতিশ্ৰুতি। সুখৰ সময়ত সকলোৱে সংগ দিয়ে, কিন্তু কঠিন সময়ত যিজনে হাতখন শক্তকৈ ধৰি ৰাখে সেইজনেই প্ৰকৃত বন্ধু। বন্ধুত্বৰ এই মৰম কেতিয়াবা কথাত প্ৰকাশ নাপায়, মাথো উপস্থিৰে, এটা ফোনেৰে, এটা সৰু খবৰ লোৱাৰে বা মই আছো বুলি কোৱা এষাৰ কথাৰেই হৃদয়ত গভীৰ চাপ পেলায়। বন্ধুত্বৰ ভাল পোৱাই বন্ধুত্বক কেৱল এটা সম্পৰ্ক হৈ নাথাকি জীৱনৰ এক সুন্দৰ আশ্ৰয় কৰি তোলে। প্ৰিয় শ্ৰোতা, শুনো আহক তৰালী শৰ্মাৰ কণ্ঠত এই দুটি সুন্দৰ গীত।

ইমান পৰে শ্ৰোতাসকলে মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ডিজিয়ে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

ইমান পৰে আপোনালোকে যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো লোকগীত, শিল্পী জয়ন্তী ৰয়।

শ্রোতাসকলে ইমানপুরে লোকগীত শুনিলে জয়ন্তী রয়ের কণ্ঠত। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এতিয়া আগবঢ়াবলৈ লৈছো ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক শুভলক্ষ্মীৰ কণ্ঠত মীৰা ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো ঘোষক ঘোষিকাৰ নিৰ্বাচিত গীতৰ অনুষ্ঠান ৰামধেনু।

প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানটিত কেইটামান মোৰ প্ৰিয় গীত লৈ ষ্টুডিঅ'ৰ মজিয়াত মই ৰুমি দাস। সময় মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। জীৱনত বহু কিবাকিবি হেৰুৱাই পুনৰ পাব পাৰি, কিন্তু সকলোৱে জানে যে এবাৰ পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰি। সময়ে আমাক শিকায় যে জীৱনৰ প্ৰতিটো মুহূৰ্তৰেই এক বিশেষ মূল্য আছে। কিছুমান পৰিস্থিতিৰ মূল্য কেতিয়াবা কেতিয়াবা সময়ে নিৰূপণ কৰে। প্ৰথমে শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰৰ কণ্ঠত মোৰ এই প্ৰিয় গীতটি।

সময়ে আমাক এইটো শিকায় যে যেনেদৰে সময় গতিশীল, ঠিক তেনেদৰে সময়ৰ লগে লগে আমি যিবোৰ পৰিস্থিতিৰ মাজেৰে গৈ থাকোঁ সেইবোৰো সলনি হয়। কোনো পৰিস্থিতিয়েই চিৰস্থায়ী নহয়। দুখৰ পিছত সুখ আহে, ব্যৰ্থতাৰ পিছত সফলতাৰ দুৱাৰ মুকলি হয়। সেয়েহে সময়ে দিয়া সকলো কৰ্তব্য নিষ্ঠাৰে পালন কৰাটোৱে জীৱনৰ পৰিচয় সংজ্ঞা হৈ পৰে। এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠৰ মোৰ আন এটি প্ৰিয় গীত।

সময়ে মানুহক জীৱনৰ বহু শিক্ষা দিয়ে। ক'বলৈ গ'লে সময় মানুহৰ জীৱনৰ শিক্ষক। সময়ক সঠিকভাৱে ব্যৱহাৰ কৰা মানুহে লক্ষ্যত উপনীত হ'ব পাৰে। সময়ৰ খেলখনত ভালদৰে প্ৰদৰ্শন কৰিব পাৰিলেই সফলতা আমাৰ সংগী হ'ব পাৰে। এইবাৰ শুনক কিশোৰ কুমাৰৰ কণ্ঠত মোৰ প্ৰিয় আন এটি গীত।

জীবন বৰ অনুপম, সময়ৰ সদব্যৱহাৰে অনুপম জীৱনৰ জোখমাখ কৰিব পাৰি। প্ৰতিটো মুহূৰ্তৰ ব্যৱহাৰৰ বাবে আমাক কেতিয়াবা অনুশীলনো লাগে, নহ'লে সেই সময়ে উচিত মৰ্যাদা নাপাবও পাৰে। কেতিয়াবা সময়ো আমাৰ লগত খেল খেলে, তাৰ বাবে আমি সদায় প্ৰস্তুত হৈ থাকিব লাগে। এইবাৰ শুনাবলৈ লৈছো মোৰ প্ৰিয় আন এটি গীত লতা মংগেশকাৰৰ কণ্ঠত।

সময় কেৱল পাৰ হৈ নাযায়, সময়ে আমাক গঢ়ি তোলে, শিকায় আৰু জীৱনৰ বাটত আগুৱাই লৈ যায়। সময়ক শ্ৰদ্ধা কৰিব জানিলেই, সময়ৰ লগত কৰ্মৰে আগবাঢ়ি যাব পাৰিলেই আমি সফল হ'ব পাৰোঁ। সময় কালৈকো নৰয় বুলি জানো। সময়ক আমি ৰৈ যাবলৈ কেৱল কৰ্মৰে চেষ্টা কৰিব লাগিব। আহক, সময়ক গুৰুত্ব দি এই গতিশীল সময়ৰ লগত আগবাঢ়ি যাওঁ, জীৱনটোক মহীয়ান কৰি তোলো। শুনাবলৈ লৈছো ৰামধেনু অনুষ্ঠানৰ শেষৰ গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতানুষ্ঠানত উস্তাদ আজিজুল ইছলামৰ বাঁহীবাদন শুনিবলৈ পাব ৰাগশ্ৰী।

ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি পুৰ। এতিয়া সময় নিশা 10:32 গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। ইয়াৰ লগে লগে মই ৰুমি দাসে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ পাঁচদিন, 1948 শকাব্দৰ 1 ভাদ আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 23 তাৰিখ। এতিয়া সময় পোৱা 5:33 হৈ 20 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত।